নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 8 দিন 1948 শকাব্দৰ 2 জেঠ 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 23 তাৰিখ। এতিয়া সময় পুৱা 5:33 51 গৈছে। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপযোগেও শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত কৌশিকী গোস্বামী, পৰিণীতা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত লস্মিতা শইকীয়া, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত আছে বিপুল কলিতা আৰু তিলক চন্দ্ৰ দাস, ষ্টুডিঅ'ত মই ৰুলিমণি শইকীয়া। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বন্দনা।

বন্দনা শুনিলে। আজিৰ ভক্তিমূলক গীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলে চন্দ্ৰামিতা ঠাকুৰীয়াৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, মীৰা ডেকা আৰু সংগীসকলৰ কণ্ঠত নাম, ইজ্জত সিঙৰ কণ্ঠত ভক্তিমূলক গীত, আব্দুল ৰহিম আৰু লগৰীয়াসকলৰ কণ্ঠত জিকিৰ, আৰু শেষত শুনিলে অজিত কুমাৰ দত্তৰ কণ্ঠত ভজন।

পুৱা 6:15 মানসী দাসৰ কণ্ঠত ভজন, পুৱা 6:20 আৰু নিশা 8:15 গীতুমণি তালুকদাৰৰ কণ্ঠত লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান সন্ধিয়া 6:10 অসমীয়া কথিকা সেউজীয়া পথাৰৰ গাথা অসমীয়া কৃষি জীৱনৰ বাস্তৱ ৰূপ পাঠ কৰিব কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰী বৰ্ণালী ডেকাই সন্ধিয়া 7:20 যুৱ কৰ্মশালা অনুষ্ঠানত কমল নাৰায়ণ চৌধুৰীৰ গীতৰ প্ৰথম খণ্ড সমল ব্যক্তিৰূপে উপস্থিত থাকিব কণ্ঠশিল্পী ৰুমা চৌধুৰী প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ অন্তৰীক্ষা ভৰদ্বাজৰ কণ্ঠত আধুনিক গীত আৰু লগতে আছে মোৰ অনুভৱৰ গীত নিশা 8:30 ভজনৰ অনুষ্ঠান 9:30 ঘোষঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন শুনিবলৈ পাব ৰাগ দুৰ্গা

এইবাৰিয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। দিনৰ 11:30 বজাত বিজ্ঞান ধাৰাবাহিক অনুষ্ঠানত জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 50তম খণ্ড শুনিবলৈ পাব। ৰচনা শ্যামাপ্ৰসাদ শৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 12:15 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব উদীয়মান অভিনেতা জিতু তপন বৰাৰ এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ প্ৰাঞ্জিৎ প্ৰীতম কলিতাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 10:30 বজাত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা উপস্থাপন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো মানসী দাসৰ কণ্ঠত ভজন।

মানসী দাসৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো গীতুমণি তালুকদাৰৰ কণ্ঠত লোকগীত।

গীতুমণি তালুকদাৰৰ কণ্ঠত দুটি লোকগীত শুনিলে। শিল্পীৰ কণ্ঠত পুনৰ লোকগীত শুনিবলৈ পাব নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। প্ৰথমে এয়া ফাগুন ছবিখনৰ এটি গীত, আশা ভোছলে আৰু মহম্মদ ৰফিৰ কণ্ঠত। গীতৰ কথা কুমাৰ জালালবুৰীৰ, সংগীত পৰিচালনা অপি নায়াৰৰ।

শ্রোতাসকলে পুরনি হিন্দী ছবির গীতর অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো মুকেশৰ কণ্ঠত সৰস্বতী চন্দা ছবিখনৰ এটি গীত।

মুকেশৰ কণ্ঠৰ গীতটি শুনিলে। মধুবন অনুষ্ঠানত এইবাৰ আগবঢ়াইছো মজৰু চুলতানপুৰীৰ গীতৰ কথা আৰু এছ ডি বৰ্মনৰ সংগীতেৰে সজোৱা আশা ভোছলে আৰু কিশোৰ কুমাৰৰ কণ্ঠত চলতি কা নাম ঘড়ী ছবিখনৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো আশা ভোসলে, মান্না দে আৰু সংগীসকলৰ কণ্ঠত শ্ৰী ছবিখনৰ এটি গীত। গীতটি লিখিছে শৈলেন্দ্ৰই, সংগীতেৰে সজাইছে শংকৰ জয়কিষাণে।

মধুবন অনুষ্ঠানৰ শেষত এইবাৰ শুনাবলৈ লৈছো। মুকেশৰ কণ্ঠত সংগম ছবিখনৰ এই গীতটি।

0: মধুবন অনুষ্ঠানটির আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, ভাৰত আৰু ছাইপ্ৰাছৰ মাজত ছেমি কণ্ডাক্টৰ, মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন আৰু বিকশিত খণ্ডত সহযোগিতাৰ বাবে অযুত সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ খ্ৰীষ্টোডলিডেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বহুপাক্ষিক প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সুবিধা নাগৰিকসকলে সময়মতে আৰু সহজে লাভ কৰা উচিত বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতা, যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। ভাৰত আৰু ছাইপ্ৰাছৰ মাজত ছেমি কণ্ডাক্টৰ, মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন আৰু বিকশিত খণ্ডত সহযোগিতাৰ বাবে অযুত সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। কালি ৰাষ্ট্ৰপতি ভৱনত ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ খ্ৰীষ্টোডলিডেছ আৰু তেওঁ প্ৰতিনিধিবৰ্গৰ সন্মানাৰ্থে আয়োজন কৰা ভোজমেলৰ পাছত শ্ৰীমুৰ্মুৱে এনেদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰযুক্তি আৰু উদ্ভাৱন দ্বিপাক্ষিক সম্পৰ্কৰ দিশত গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ যুৱ দক্ষতা, প্ৰযুক্তিগত সামৰ্থ আৰু ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ ছাইপ্ৰাছৰ উদ্ভাৱন পৰিস্থিতিতন্ত্ৰৰ পৰিপূৰক হ'ব পাৰে বুলি প্ৰকাশ কৰে। তেওঁ ছেমি কণ্ডাক্টৰ, নৱীকৰণযোগ্য শক্তি, সেউজ শক্তি, মহাকাশ, বহনক্ষম উন্নয়ন আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন খণ্ডত সহযোগিতাৰ শক্তিশালী সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে সীমান্তৰ ইপাৰৰ সন্ত্ৰাসবাদ আৰু বহুপাক্ষিক প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহত ছাইপ্ৰাছৰ সমৰ্থনৰ শলাগ লয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ছাইপ্ৰাছৰ সাৰ্বভৌমত্ব, ঐক্য আৰু ভৌগোলিক অখণ্ডতাৰ ক্ষেত্ৰত ভাৰতৰ পূৰ্ণ সমৰ্থনৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ খ্ৰীষ্টোডলিডেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বহুপাক্ষিক প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে আহান জনাইছে। তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘৰ পৰিকাঠামোৰ ভিতৰত থাকি আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সন্দৰ্ভত ব্যাপক সন্মিলনক শীঘ্ৰেই চূড়ান্ত ৰূপ দিয়াৰ বাবে আহান জনাইছে। নতুন দিল্লীত কালি দুয়োগৰাকী নেতাৰ মাজৰ বৈঠকৰ অন্তত প্ৰকাশিত এটা যুটীয়া বিবৃতিত দুয়োপক্ষই ৰাষ্ট্ৰসংঘ আৰু ইউৰোপীয় সংঘই সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠন হিচাপে স্বীকৃতি দিয়া সকলোৰে বিৰুদ্ধে শক্তিশালী আৰু সহযোগিতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে আহান জনায়। দুয়োগৰাকী নেতাই উগ্ৰবাদ, সন্ত্ৰাসবাদৰ বাবে বিত্ত যোগান আৰু কোলাধন বৈধকৰণ ৰোধৰ বাবে অধিক সহযোগিতাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপত নতুন তথা উন্নত প্ৰযুক্তিৰ অপব্যৱহাৰ আৰু সন্ত্ৰাসবাদী নিযুক্তি প্ৰতিহত কৰাৰ বাবেও আহান জনায়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা দোহাৰি নেতা দুগৰাকীয়ে দুমুখীয়া নীতি, কোনো ৰাজ্যই পোষকতা কৰা সন্ত্ৰাসবাদ অথবা যিকোনো পৰিস্থিতিত সন্ত্ৰাসবাদৰ সপক্ষে কোনো ধৰণৰ যুক্তি অস্বীকাৰ কৰে। তেওঁলোকে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বাবে সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ এটা যুটীয়া কাৰ্যগোট গঠনৰ ক্ষেত্ৰত স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তিখনক আদৰণি জনায়। তদুপৰি দুয়োপক্ষই প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা বৃদ্ধি কৰাৰ বাবেও সন্মতি প্ৰকাশ কৰে। এই ক্ষেত্ৰত তেওঁলোকে ছাইপ্ৰাছ প্ৰতিৰক্ষা আৰু মহাকাশ উদ্যোগ আৰু ভাৰতীয় প্ৰতিৰক্ষা নিৰ্মাণ সংঘৰ মাজত স্বাক্ষৰিত চুক্তিখনক আদৰণি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। এইবাৰৰ ৰোজগাৰ মেলা দেশৰ 47টা স্থানত আয়োজন কৰা হৈছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁওস্থিত ৰিং ভৱন প্ৰেক্ষাগৃহত ঊনবিংশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। পুৱা 10 বজাত আৰম্ভ হ'বলগীয়া অনুষ্ঠানত প্ৰায় 400 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সুবিধা নাগৰিকসকলে সময়মতে আৰু সহজে লাভ কৰা উচিত বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত শ্ৰীচৌহানে এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৃষি, গ্ৰামোন্নয়ন আৰু ভূমি সম্পদকে ধৰি সংশ্লিষ্ট সকলো বিভাগ আৰু প্ৰতিষ্ঠানক অভিযোগ নিষ্পত্তি ব্যৱস্থা শক্তিশালী কৰিবলৈ আৰু এই ব্যৱস্থাক অধিক কাৰ্যকৰী তথা সঁহাৰিজনক কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ বিভাগসমূহত কমেও 10জনকৈ বিষয়াৰে গঠিত একোটা দল গঠন কৰিবলৈ নিৰ্দেশ দিয়ে। এই দলসমূহে অভিযোগ, ৰাজহুৱা ওজৰ আপত্তিকে ধৰি প্ৰতিদিনে বিভিন্ন পৰ্টেলযোগে উত্থাপিত হোৱা বিষয় তথা পত্ৰসমূহৰ পৰ্যালোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে সকলো প্ৰক্ৰিয়া সৰলীকৰণ হোৱাৰ উপৰিও আওপুৰণি আৰু অপ্ৰাসংগিক নিৰ্দেশনাসমূহ আঁতৰোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত প্ৰশাসনিক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভতো আলোকপাত কৰা হয়। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ সংক্ৰান্তত পুনেৰ পৰা আন এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকীক ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা এন টি এই বিশেষজ্ঞ হিচাপে নিযুক্তি দিছিল। নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ সংক্ৰান্তত চি বি আইয়ে বৰ্তমানলৈকে দিল্লী, জয়পুৰ, গুৰুগ্ৰাম, নাছিক, পুনে, লাতুৰ আৰু অহিল্যানগৰৰ পৰা 11জন লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে দেশৰ কেইবাটাও স্থানত তালাচী চলোৱাৰ লগতে লেপটপ, বেংক একাউণ্টৰ তথ্য আৰু মোবাইল ফোনকে ধৰি অপৰাধৰ সৈতে জড়িত বিভিন্ন তথ্যপাতি জব্দ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ভাৰতত পেট্ৰল ডিজেল পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু ইয়াৰ যোগান সমগ্ৰ দেশজুৰি সুস্থিৰ হৈ থকাৰ কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰালয়ে জনসাধাৰণক অযথা চিন্তিত হৈ প্ৰয়োজনতকৈ অধিক ইন্ধন ক্ৰয় নকৰিবলৈ আহান জনাইছে। কোনো কোনো খুচুৰা ব্যৱসায়ীসকলে দিয়া সাময়িক হেঁচা তেল বিপণন কোম্পানীসমূহৰ দ্বাৰা নিৰীক্ষণ আৰু নিৰন্তৰ যোগানৰ দ্বাৰা সমাধান কৰা হৈছে। মন্ত্ৰালয়ে কয় যে যথাযোগ্য ব্যৱহাৰ আৰু জনসাধাৰণৰ সহযোগিতাই উচ্চ চাহিদাৰ এই সময়ছোৱাত ইন্ধনৰ উপলভ্যতা নিশ্চিত কৰাত সহায় কৰিব। মাউণ্ট এভাৰেষ্টত ত্ৰিৰংগা উৰুৱা ইণ্ডো তিবেটান সীমান্ত আৰক্ষী আই টি বি পিৰ মহিলা পৰ্বতাৰোহণকাৰী অভিযাত্ৰীৰ দলটোক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীশ্বাহে

0: ডাটা কেন্দ্ৰসমূহক অধিক গুৰুত্বপূৰ্ণ দিশ বুলি উল্লেখ কৰি শ্ৰীসিঙে কয় যে ডাটা নিয়ন্ত্ৰণ, ডিজিটেল আন্তঃগাঁথনি আৰু সুৰক্ষিত প্ৰযুক্তি ব্যৱস্থাৰ সৈতে ভৱিষ্যৎ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব। তেওঁ কয় যে ভাৰত এনে এটা পৰ্যায়ত প্ৰৱেশ কৰিছে য'ত ডাটা কেন্দ্ৰ, কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি আৰু পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল আন্তঃগাঁথনিয়ে ভৱিষ্যতৰ গোলকীয় অৰ্থনৈতিক দিশ নিৰ্ণয় কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ভাৰতে তথ্য অৰ্থনীতি এটা কৌশলগত ৰাষ্ট্ৰীয় সুযোগ হিচাপে বিবেচনা কৰে যিয়ে বিনিয়োগ, নিয়োগ, শক্তি ব্যৱস্থা আৰু দশক পূৰ্বৰ ভৌগোলিক প্ৰত্যাহ্বানসমূহক প্ৰভাৱিত কৰিব। তেওঁ লগতে কয় যে ভাৰত বৰ্তমান প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহৰ সৈতে একে শাৰীতে থিয় হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 255 ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ ঈশান কিষাণে সৰ্বাধিক 79 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত অভাৰত 4টা উইকেট হেৰুৱাই 2 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰজত পাটিদাৰে সৰ্বাধিক 56 ৰাণ কৰে। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইপিনে যোৱা নিশাৰ খেলখনত জয়লাভ কৰা সত্বেও ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানতে থাকে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ভাৰত আৰু ছাইপ্ৰাছৰ মাজত ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন আৰু বিকশিত খণ্ডত সহযোগিতাৰ বাবে অযুত সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ খ্ৰীষ্টোডলিডেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বহুপাক্ষিক প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে আহান জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি 49 ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে'ৰ দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মে'ৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আৰম্ভণিতেই শুনাবলৈ লৈছো পুলক বেনাৰ্জীৰ কণ্ঠৰ এই গীতটি। গীতিকাৰ ডক্টৰ দেৱজিৎ খনিকৰৰ।

এইবাৰ দেৱজিৎ খনিকৰৰ কথাৰে সজোৱা এটি গীত মিতালীদেৰ কণ্ঠত, সুৰ ৰসানন্দ গগৈৰ।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো গায়ত্ৰী হাজৰিকাৰ কণ্ঠত এটি গীত, কথাসুৰ কাজল শৰ্মাৰ।

আধুনিক গীত শুনিছে গায়ত্ৰী হাজৰিকাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছো হীৰেণ ভট্টাচাৰ্যৰ কথাৰে সজোৱা এটি গীতৰ সুৰ জয়প্ৰকাশ মেধিৰ।

সেয়া আছিল গায়ত্ৰী হাজৰিকা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অপৰ্ণা দত্ত চৌধুৰী কণ্ঠৰীতি গীত। গীতৰ কথা হ'ল ৰঞ্জিত দাসৰ।

সেয়া আছিল অপর্ণা দত্ত চৌধুরী। আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগতে 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3-বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মেকানিক মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মিচাৰ এণ্ড কইল ৱাইণ্ডাৰ, ডিজেল মেকানিক, হিট ইঞ্জিন, টাৰ্ণাৰ মেকানিক, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিচনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত আই টি আইৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অট'মোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চ ফ্লাইং

ব্রাঞ্চ, গ্রাউণ্ড ডিউটি টেকনিকেল ব্রাঞ্চ আৰু গ্রাউণ্ড ডিউটি নন টেকনিকেল ব্রাঞ্চত খালি হোৱা পদসমূহ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 জুন। ৱেবছাইটটো পুনৰবাৰ কৈ দিছো, indianairforce.nic.in। নিয়োগ বাতৰি ইমানেই।

0: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সামাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 49 ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। এইবাৰৰ ৰোজগাৰ মেলা দেশৰ 47 স্থানত আয়োজন কৰা হৈছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁওস্থিত ৰংভৱন প্ৰেক্ষাগৃহত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। পুৱা 10:00 আৰম্ভ হ'বলগীয়া অনুষ্ঠানত প্ৰায় 400 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ অহা 25 মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। অহা 25 মে'ত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছদাৰীৰ লগতে নিম্ন আদালতৰ নথি পত্ৰ দাখিল কৰা হয়। ব্ৰাহ্মণ মহাসভাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু কৃষি বিভাগৰ সহযোগত কালি জিলাখনত ফুল আৰু ফুলনি শীৰ্ষক উদ্যান শস্যৰ এটা প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলা কৃষি বিষয়া অমৃত শইকীয়াই শুভাৰম্ভ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ সহকাৰী কৃষি সঞ্চালক, অৱসৰপ্ৰাপ্ত জিলা কৃষি বিষয়া প্ৰশিক্ষক হিচাপে উপস্থিত থাকে। 70 অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক বিশেষকৈ ঘৰৰ ছাদত কৰিব পৰা ফুলৰ খেতি, ফুলৰ যত্ন আৰু শাক পাচলিৰ খেতি সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয়। পথ সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰা আৰু পথ দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে কালি মাজুলী জিলাৰ সকলো পেট্ৰল পাম্পত ব্যাপক সজাগতা অভিযান চলোৱা হয়। এই বিশেষ অভিযানৰ অধীনত হেলমেট নাথাকিলে পেট্ৰল দিয়া নহয়, এই নিয়মটো জিলাখনৰ প্ৰতিটো পেট্ৰল পাম্পতে কঠোৰভাৱে বলবৎ কৰাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে। দুচকীয়া বাহন চালক আৰু আৰোহী উভয়ৰে সুৰক্ষা নিশ্চিত কৰিবলৈ দায়বদ্ধতাৰে কাম কৰি যাব বুলি জিলা প্ৰশাসনে প্ৰকাশ কৰিছে। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জনভাগিদাৰী অভিযানৰ অধীনত কালি জিলাখনৰ পকাজৰা, চেৰপাই আৰু

মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আৰম্ভণিতে শুনাবলৈ লৈছো কুমাৰ চানুৰ কণ্ঠৰ এটি গীত, গীতৰ কথা তৰুণ শৰ্মাৰ, সুৰ জয়ন্ত দাসৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বিজয়দুৱাৰাৰ কথা আৰু জিতুল সোণোৱালৰ সুৰেৰে সজোৱা এটি গীত কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠত।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পাপৰি শৰ্মাৰ কণ্ঠৰ এটি গীত, গীতৰ কথাসুৰ দিগন্ত কলিতাৰ।

পাপৰি শৰ্মাৰ কণ্ঠৰ গীতটিৰে সামৰা হ'ল আজিৰ আধুনিক গীতৰ অনুষ্ঠান। আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ঘণ্টেক পাছতেই পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান, বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধৰ ক্ষেত্ৰত অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ সৈতে সমন্বিত প্ৰচেষ্টাৰে কাম কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ, অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহৰ প্ৰচেষ্টা অব্যাহত, বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ সাফল্য আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 55 ৰাণত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চশিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। এইবাৰৰ ৰোজগাৰ মেলা দেশৰ 47টা স্থানত আয়োজন কৰা হৈছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁৱত থকা ৰং ভৱন প্ৰেক্ষাগৃহত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। পুৱা 10 বজাত আৰম্ভ হ'বলগীয়া অনুষ্ঠানত প্ৰায় 400 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধ কৰাৰ ক্ষেত্ৰত সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ বাবে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সীমান্ত সুৰক্ষা বাহিনী আৰু ৰুস্তমজী স্মাৰক বক্তব্য প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশৰ সমস্যা হৈছে দেশৰ অন্যতম বৃহৎ অন্তৱৰ্তী নিৰাপত্তা প্ৰত্যাহ্বান আৰু কেন্দ্ৰীয় চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীয়ে যাতে সীমান্ত অঞ্চলৰ জনগাঁথনি সলনি কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগকে ধৰি বাংলাদেশৰ সৈতে সীমান্ত ভাগ বাটোৱাৰা কৰি ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত সমন্বিতভাৱে কাম কৰি আছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে অনাগত সময়ত এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত ইন্ধনৰ চাহিদা হঠাৎ বৃদ্ধিৰ সময়তে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী IOCL, BPCL আৰু HPCLয়ে সমন্বিতভাৱে কাম কৰি আছে। বিভিন্ন ৰাজ্যত ঋতুভিত্তিক কৃষি আৰু খেতি চপোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ তৈল বিপণন কোম্পানীসমূহত পেট্ৰলিয়ামজাত সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই তৈল বিপণন কোম্পানীসমূহে ডিপু, পাইপলাইন, LPG বটলিং প্লাণ্ট আৰু খুচুৰা বিপণীসমূহৰ জৰিয়তে ইন্ধনৰ

0: নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। ইন্ধন বিতৰণৰ সুবিধা তথা নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় বজাই ৰাখিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত তিনিদিনত 1,32,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং হোৱাৰ বিপৰীতে 1,34,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু নীতি আয়োগৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ে সাফল্য লাভ কৰিছে। জিলাখনৰ মায়ং শিক্ষাখণ্ডৰ কাৰচুৱাবৰী মধ্য ইংৰাজী বিদ্যালয়ে এই প্ৰতিযোগিতাত ৰাজ্যিক স্তৰত মতা লাভ কৰাৰ লগতে মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সূৰ্যবৰা মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰটোটাইট আৰু আৰ্হিৰ বাবে জিলা পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে বিকশিত ভাৰত বিল্ডাথন 2025 হৈছে ভাৰতৰ সৰ্ববৃহৎ বিদ্যালয়ভিত্তিক হেকাথন। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দেশৰ 1,00,000,000তকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন অহা 25 মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। অহা 25 মে'ত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথি পত্ৰ দাখিল কৰা হয়। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। উৎকোচলৈ হাতেলোতে গ্ৰেপ্তাৰ হোৱা ভূমিলেখ আৰু জৰীপ অধিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক আৰু অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বেলতলা তিনিআলিৰ ৰাণী বাগানৰ বাসগৃহৰ পৰা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে কালি 1,17,00,000 টকা জব্দ কৰে। ইয়াৰ পূৰ্বে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে অভিযুক্ত দাসৰ বাসগৃহৰ পৰা 48,38,150 টকা মূল্যৰ নগদ ধন জব্দ কৰিছিল। ইয়াৰ লগতে দলটোৱে দাসৰ ঘৰৰ পৰা 9টা বেংক একাউণ্টত জমা ৰখা 80,00,000 টকা ফিক্সড ডিপজিটৰ ৰচিদ, প্ৰায় 500 গ্ৰাম ওজনৰ অলংকাৰ, জীৱন বীমাৰ পলিচিকে ধৰি ভালেখিনি নথি পত্ৰ আৰু সামগ্ৰী জব্দ কৰে। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰে কালি এখন সংবাদমেলত অভিযুক্ত দাসৰ বাসগৃহত চলোৱা অভিযান সন্দৰ্ভত সবিশেষ সদৰি কৰে। শ্ৰীকুমাৰে উৎকোচ লোৱা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ লগতে অভিযুক্ত দাসৰ বিৰুদ্ধে আয়তকৈ অধিক সম্পত্তি অৰ্জনৰো এটা পৃথক গোচৰ ৰুজু কৰা হ'ব বুলি জানিবলৈ দিয়ে। চলিত বৰ্ষত 4জনকৈ উচ্চপদস্থ চৰকাৰী বিষয়া উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱাৰ তথ্য সদৰি কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ দুৰ্নীতি বিৰোধী আপচী নীতি অনুযায়ী দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। গুৱাহাটী মহানগৰীৰ যাতায়াত ব্যৱস্থা অধিক সুশৃংখল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লালগণেশত নৱনিৰ্মিত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতু আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে অসমক বিকাশৰ অনিৰুদ্ধ গতিৰে আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰৰ সপোন বাস্তৱায়িত কৰাৰ দিশত কালিৰ দিনটো মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ'ব। 2.8 কিলোমিটাৰ দৈৰ্ঘৰ এই উৰণ সেতুখনে হাজাৰ হাজাৰ লোকক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই উৰণ সেতুখন বিশিষ্ট শিক্ষাবিদ, দূৰদৰ্শী ৰাজনীতিবিদ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে নামকৰণ কৰা সন্দৰ্ভত ডঃ শৰ্মাই কয় যে ৰাজ্যৰ শৈক্ষিক আৰু ৰাজনৈতিক ক্ষেত্ৰত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যথেষ্ট অৰিহণা আছে। অসমৰ ৰাজনৈতিক ইতিহাসত গ্ৰুপিঙৰ বিৰুদ্ধে ডঃ মুখাৰ্জীয়ে লোৱা ভূমিকাক ইতিহাসে সদায় কৃতজ্ঞতাৰে সোঁৱৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অসমৰ সৈতেও সম্পৰ্ক আছিল অতি সুগভীৰ। তেওঁ এগৰাকী অসম প্ৰেমী আছিল আমাৰ ৰাজ্যত বঙালী ভাষাৰ মেট্ৰিক বা মাধ্যম আদি নিৰ্মাণ কৰাৰ পৰিৱৰ্তে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে মুকলিমূৰীয়াকৈ অসমীয়া ভাষাক বিদ্যালয়ৰ মাধ্যমলৈ ৰূপান্তৰ কৰাত বৰঙণি দিছিলে। তেওঁ কৈছিলে যে অসমীয়া আৰু বঙালী দুটা পৃথক ভাষা আৰু তেখেতৰ পিতৃৰে সৈতে লগ লাগি অসমীয়া ভাষাক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছিল। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসমীয়া লোকৰ সৈতে থিয় হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ নৈতিক আৰু শাৰীৰিক সাহস প্ৰদান কৰিছিল। এনে এগৰাকী মহান ব্যক্তিৰ নামত পুৰণ সেতুখন উৎসৰ্গা কৰি আমি গৌৰৱ অনুভৱ কৰিছো।
0: আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জনভাগিদাৰী অভিযানৰ অধীনত কালি জিলাখনৰ পকাজৰা, চেৰপাই আৰু জেংৰাইমুখ গাঁও পঞ্চায়তত গুৰুত্বপূৰ্ণ কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয়। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত প্ৰতিখন গাঁও পঞ্চায়ততে বিশেষ গাঁও সভা অনুষ্ঠিত হয়। এই সভাসমূহৰ জৰিয়তে স্থানীয় ৰাইজৰ অভাৱ অভিযোগসমূহ পোনপটীয়াকৈ শুনি এইসমূহৰ সমাধানৰ উদ্দেশ্যে বিশেষ জনশুনানী কাৰ্যসূচীও সফলতাৰে সম্পন্ন হয়। ডিব্ৰুগড় জিলাতো জন ভাগিদাৰী কাৰ্যসূচীৰ অংশ হিচাপে কালি জিলাখনৰ চাবুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰংচুঙি গাঁও পঞ্চায়তত জন ভাগিদাৰী ছেচুৰেচন কেম্প অনুষ্ঠিত হয়। জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ আৰু সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে আয়োজিত এই শিবিৰত চৰকাৰী কল্যাণমূলক আঁচনি তথা ৰাজহুৱা সেৱা সঠিকভাৱে প্ৰদান কৰাৰ নিশ্চিতি দিয়া হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 255 ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ ঈশান কিষাণে সৰ্বাধিক 79 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত অভাৰত 4টা উইকেট হেৰুৱাই 200 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰজত পাটিদাৰে সৰ্বাধিক 56 ৰাণ কৰে। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইপিনে যোৱা নিশাৰ খেলখনত জয়লাভ কৰা স্বত্তেও ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানতে থাকে। ইয়াৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পইণ্ট তালিকাৰ শীৰ্ষত আছে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। ৰাজ্যপালৰ ভাষণ চলি থকাৰ সময়তে বিৰোধী কংগ্ৰেছ দলৰ সদস্যসকলে সদনৰ বাহিৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। এই বাতৰিটো বিস্তৃতভাৱে অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তাকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতে মুখ্য বাতৰিৰ স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লাল গণেশত ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী উৰণ সেতুখন উদ্বোধন কৰাৰ বাতৰিটো অসমীয়া খবৰ নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিশু সাহিত্যিক শান্তনু তামুলীৰ সম্পাদনাত শিশু আলোচনী মৌচাকৰ 43 বছৰৰ আটাইকেইটা সংখ্যা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অভিলেখাগাৰত সংৰক্ষণ কৰাৰ বাতৰিটো দৈনিক অসম কাকতে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰা সংলগ্ন ভাৰত বাংলাদেশ সীমান্তৰে অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰ চৰকাৰে নতুন প্ৰযুক্তিচালিত সীমান্ত সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ কথা ঘোষণা কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আফ্ৰিকাৰ কোনো কোনো অঞ্চলত দেখা দিয়া ইবোলা ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত 4ৰ্থ ভাৰত আফ্ৰিকা শীৰ্ষ সন্মিলন স্থগিত ৰখাৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ অহা 25 মে'ত শুনানি গ্ৰহণৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: ধন্যবাদ পৰিস্মিতা। ডিব্ৰুগড়ত ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব ইণ্ডিয়াৰ দুদিনীয়া সন্মিলন সপ্তাহেতু আজি আৰম্ভ হ'ব। মোহনবাৰীৰ ডঃ ভূপেন হাজৰিকা বিমান বন্দৰৰ সমীপৰ মনোহাৰী টি ৰিজৰ্টত হ'বলগীয়া এই সন্মিলনত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ 300তকৈও অধিক চাৰ্টাৰ্ড একাউণ্ট বা CA, উদ্যোগপতি আৰু বিশেষজ্ঞই অংশগ্ৰহণ কৰিব বুলি আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই

বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধৰ ক্ষেত্ৰত অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ সৈতে সমন্বিত প্ৰচেষ্টাৰে কাম কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহৰ প্ৰচেষ্টা অব্যাহত। বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ সাফল্য আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 55 ৰাণত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্জত। এতিয়া আৰম্ভ কৰিছো ৰূপালী ঢৌ। প্ৰথমে শুনাবলৈ লৈছো অগ্নিবৃষ্টি ছবিখনৰ এটি গীত তৰালি শৰ্মাৰ কণ্ঠত। গীতৰ কথা অৰুণ গোস্বামীৰ, সংগীত পৰিচালনা কৃপাল কলিতাৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো। চাহবৰীয়া ছবিখনৰ পৰা আলকা য়াগনিকৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো উদিত নাৰায়ণ, আলকা য়াগ্নিক আৰু স্বপ্না আৱাস্থীৰ কণ্ঠত ৰাজা হিন্দুস্তানী ছবিখনৰ এটি গীত। গীতৰ কথা সমীৰ, সংগীত পৰিচালনা নদীম শ্ৰাৱণৰ।

শ্রোতাসকলে শুনি আছে ৰূপালী ঢৌ। এইবাৰ ৰামধেনু ছবিখনৰ টিগিত জুবিন গাৰ্গ আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠত, গীতটি লিখিছে ইপচন লাল বৰুৱায়।

অনুষ্ঠানৰ শেষত এবাৰ শুনাবলৈ লৈছো মিথুন আৰু অৰিজিৎ সিঙৰ কণ্ঠত সনমৰে ছবিখনৰ এটি গীত গীতৰ কথা আৰু সংগীত পৰিচালনা মিথুনৰ।

মিথুন আৰু অৰিজিৎ সিঙৰ কণ্ঠৰ এই গীতটিৰে সামৰা হল আজিৰ ৰূপালী ঢৌ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 গৈছে। সময় হল আমাৰ প্ৰথম অধিৱেশন সামৰাৰ। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। শ্ৰোতাসকল, আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই ৰুলিমণি শইকীয়াই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সমুশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্জত। এতিয়া ডিউটি ৰুমত আছে মঞ্জুৰী শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, আতিকুৰ ৰহমান আৰু পপী চন্দ্ৰা, ট্ৰান্সমিটাৰত আছে অজয় আনন্দ আৰু বিজিত শৰ্মা, আৰু ষ্টুডিঅ'ত মই ৰুলিমণি শইকীয়া। এতিয়া আৰম্ভ কৰিছো গীতিমালিকাৰ গীত। প্ৰথমে শুনাবলৈ লৈছো অনুপম শইকীয়াৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ফণীভূষণ দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

গীতিমালিকাৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো তৰালী শৰ্মাৰ কথাৰে কণ্ঠৰেটি গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

নলিনীবালা দেৱীৰ কথা আৰু অনুপম চৌধুৰীৰ সুৰেৰে সজোৱা তৰালি শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে শ্ৰোতাসকলে গীতিমালিকাৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা।

সেয়া আছিল কণিকা ভট্টাচাৰ্য। গীতিমালিকাৰ গীতৰ অনুষ্ঠানৰ শেষত এইবাৰ শুনাবলৈ লৈছো চিত্ৰালী গোস্বামীৰ কণ্ঠৰীতি গীত। গীতটি লিখিছে বেদানন্দ দাসে, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: the central excise on petrol and diesel four times, absorbing approximately 30,000 crore rupees of revenue at the exchequer in the most recent cut. The Ayushman Bharat scheme will start in West Bengal from July this year. Chief Minister Shubhendu Adhikari announced this in Kolkata today after a virtual meeting with Union Health Minister J.P. Nadda. The existing beneficiaries under the state health scheme, Swasthya Sathi, will be incorporated into the Ayushman Bharat scheme. In IPL cricket, Lucknow Super Giants will take on Punjab Kings at Bharat Ratna Shri Atal Bihari Vajpayee Khana Cricket Stadium, Lucknow this evening. The match will start at 7:30 p.m. In wrestling, Indian grapplers Suraj Vashisht and Sagar Singh advanced to the finals of the men's Greco-Roman categories at the Asian Under-23 Wrestling Championships in Da Nang, Vietnam today, assuring India of at least two silver medals. In the 60-kilogram category, Suraj Vashisht edged past Kyrgyzstan's Nuristan Chuyor Kulov 3-2 to book his place in the final. He will now take on Aitbekov of Kazakhstan in the gold medal clash. Meanwhile, in the 67-kilogram category, Sagar Singh registered a commanding 4-0 victory over Saudi Arabia's Munthir Abdullah A. Jandu in the semi-final. And with that, we end this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত লগতে নিউজ অন এআইআৰ মোবাইল এপত আমাৰ এতিয়াৰ প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত শ্বেখ আব্দুল্লাহ আহমেদ বিজয় দাস আৰু আনোৱাৰ আলী ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মৃগাংক কৃষ্ণাত্ৰেয় আৰু ডিউটি ৰুমৰ দায়িত্বৰ লগতে ষ্টুডিঅ'ত মই শীৰ্ষা এতিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ ভাষণ জনাই আৰম্ভ কৰিছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ মন পৰহা অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো মই কিশোৰজ্যোতি কলিতা।

এৰিষ্টটলে কৈছিল, যিজন ব্যক্তিয়ে জীৱনত এবাৰ ভুল কৰা নাই, ইয়াৰ অৰ্থ হ'ল তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই। প্ৰিয়শ্ৰোতা, যৌৱনীৰ প্ৰাক্ষণত এইখিনিতে জনাবলৈ লৈছো যৌৱনী যুগে প্ৰচাৰ হ'বলগীয়া আজি আৰু কাইলৈ অনুষ্ঠানসূচী সম্পৰ্কে। প্ৰথমে শুনক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজি যৌৱনী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব বৰ্ণালী ডেকাৰ এটি অসমীয়া কথিকা। অন্তৰিক্ষা ভৰদ্বাজৰ কণ্ঠত আধুনিক গীত প্ৰচাৰ কৰা হ'ব 6:30।

যুৱ কৰ্মশালা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:20। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব কেশৱ মহন্তৰ গীতৰ চৰ্চা। সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী মঞ্জুষ্ণা মহন্ত। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 8:05 শুনিবলৈ পাব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

এতিয়া শুনক যৌৱনী যুগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ এক আগতীয়া ৰেঙনি। গীতৰ নিয়মীয় অনুষ্ঠান মনোৰঞ্জন প্ৰচাৰৰ সময় 5:15। শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিবলৈ পাব 5:55। 6:10 শুনিবলৈ পাব গীতেৰে কথাৰ অনুষ্ঠানটিৰ প্ৰথমটি খণ্ড, আৰু এই একেটি অনুষ্ঠানৰে দ্বিতীয়টি খণ্ড শুনিবলৈ পাব 6:30।

বাৰেহনীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰে প্ৰচাৰ সময় 7:20 7:50 শুনিবলৈ পাব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানৰ সম্ৰহ হ'ব আমাৰ কাইলৈ যুৱবাণী।

একাবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিবলৈ লৈছো গীতৰ নিৰ্মী অনুষ্ঠান মনোৰঞ্জন। প্ৰস্তুতা মনোৰঞ্জনত প্ৰথমে শুনক ডক্টৰ বেজবৰুৱাৰ ছবিখনৰ পৰা নিৰ্মল মিশ্ৰ আৰু দীপেন বৰুৱাৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিৰ্মি অনুষ্ঠান মনোৰঞ্জন আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্রোতা, অনুষ্ঠানত এইবাৰ শুনক দেৱী ছবিখনৰ পৰা মালবিকা বৰাৰ কণ্ঠত দুটি গীত।

0: প্ৰেছতা মনোৰঞ্জনত এবাৰ শুনক দেৱী ছবিখনৰ পৰাই অশোক শইকীয়া আৰু তেওঁৰ সহশিল্পীসকলৰ কণ্ঠত এই গীতটি।
1: হে ৰভাতলিত বহিছে যে সেইজনী কোন, ইমানকৈ সাজিছে।

শ্ৰোতাসকলে ইমান পৰে দেৱী ছবিখনৰ পৰা সমৰ হাজৰিকা আৰু মালবিকা বৰাৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনক মন প্ৰজাপতি ছবিখনৰ পৰা ভূপেন হাজৰিকা আৰু উষা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

শ্রোতকলে শুনিছে গীতৰ নিমি অনুষ্ঠান মনোৰঞ্জন আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰস্তুতা অনুষ্ঠানত এইবাৰ শুনক পূজা ছবিখনৰ পৰা শান্তা উজীৰ, নমিতা ভট্টাচাৰ্য আৰু আলোক শইকীয়াৰ কণ্ঠৰ এই গীতটি।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়োৱা হৈছে নিয়োগ প্ৰত্যাহী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহা নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256 গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60 নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু পদৰ বাবে প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডে 11,127 এছিষ্টেণ্ট লক' পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহা নিৰিখ আৰম্ভ হৈ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিল ৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ মেকানিষ্ট, ৰেফ্ৰিজাৰেচন এণ্ড এ চি মেকানিক, ইয়াৰ যিকোনো এটা ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি, টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FKET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। পুনৰবাৰ কৈছো, পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদিৰ বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: there will be signed in June in New Delhi. In wrestling, Indian grapplers Suraj Vashisht and Sagar Singh advanced to the finals of the men's Greco-Roman categories at the Asian Under-23 Wrestling Championships in Da Nang, Vietnam today, assuring India of at least two silver medals. In the 60-kilogram category, Suraj Vashisht edged past Kyrgyzstan's Nuristan Serkulov 3-2 to book his place in the final. He will now take on Aybek Atbekov of Kazakhstan in the gold medal clash. In the 67-kilogram category, Sagar Singh registered a commanding 4-0 victory over Saudi Arabia's Munteer Abdullah Ejandu in the semi-final. And with that, we end this news bulletin.
1: বাতৰিৰ পাছত পুনৰপতি আহিছো যৌৱনী মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰশ্ৰোতা, এতিয়া আগবঢ়োৱা হৈছে বৰ্ণালী ডেকাৰ কথিকা সেউজীয়া পথাৰৰ কথা, অসমীয়া কৃষি জীৱনৰ বাস্তৱ ৰূপ।
2: সেউজীয়া পথাৰৰ গাথা, অসমীয়া কৃষি জীৱনৰ ৰূপ আৰু বাস্তৱতা। অসম এখন কৃষি প্ৰধান ৰাজ্য, য'ত কৃষি কেৱল অৰ্থনৈতিক কাৰ্য নহয় বৰং জীৱনৰ এক অবিচ্ছেদ্য অংশ। অসমৰ মাটি, পানী, বতাহ আৰু ঋতুচক্ৰই কৃষিৰ সৈতে এক সুন্দৰ সম্পৰ্ক গঢ়ি তুলিছে। এই কৃষি জীৱনেই অসমীয়া সমাজৰ সংস্কৃতি, পৰম্পৰা আৰু অৰ্থনীতিৰ আধাৰ। অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি হৈছে কৃষি। এক সমীক্ষা অনুসৰি অসমৰ 3.66 কোটি জনগণৰ ভিতৰত প্ৰায় 11 লাখ ব্যক্তি চৰকাৰী, বেচৰকাৰী, ৰাজহুৱা খণ্ড আদিত সংস্থাপিত হৈ আছে। বিপৰীতে অসমৰ 70% অধিক লোক কৃষিখণ্ডৰ লগত জড়িত আৰু ৰাজ্যৰ প্ৰায় 53% লোকে কৃষিৰ যোগেদি কৰ্মসংস্থাপন লাভ কৰিছে। সেয়েহে অসমৰ সামগ্ৰিক অৰ্থনীতি গ্ৰাম্য অৰ্থনীতিৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল। কৃষি ক্ষেত্ৰই বৰ্ধিত হাৰত খাদ্যশস্য উৎপাদন কৰি ৰাজ্যৰ জনগণক প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰাৰ লগতে কৃষক ৰাজ্যক অৰ্থনৈতিক নিৰাপত্তা দিছে। তদুপৰি বিগত কিছু সময় ধৰি বৃদ্ধি পাবলৈ ধৰা খাদ্য সামগ্ৰী উৎপাদনে পুঁজি বহিগমনত বাধা দি ৰাজ্যৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰাত বৰঙণি যোগাইছে। অসমৰ ভৌগোলিক মাটিকালিৰ প্ৰায় 54.11% কৃষিভূমিৰ অন্তৰ্গত। সাৰুৱা কৃষিভূমি আৰু বৰ্ষা প্ৰধান ৰাজ্য হিচাপে অসম ধান, চাহ আৰু মাহজাতীয় শস্য উৎপাদনৰ বাবে উপযুক্ত স্থান। ৰাজ্যৰ চাহ উদ্যোগে কেৱল ভাৰতৰ চাহ ৰপ্তানিতে অৰিহণা যোগোৱাই নহয়, অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতীক হিচাপেও কাম কৰে। ধান, চাহ আৰু মাহজাতীয় শস্যৰ সমান্তৰালকৈ অসমে কৃষি বৈচিত্ৰ আৰু খাদ্য সুৰক্ষাৰ বাবে নিজৰ প্ৰাকৃতিক সম্পদ আৰু কৃষি জলবায়ুৰ বৈচিত্ৰৰ সহায় লৈ তৈলবীজ, ফল মূল, শাক পাচলি, মছলা আদিও বুজন সংখ্যক পৰিমাণত উৎপাদন কৰে। অসমৰ কৃষি ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হৈছে ধান খেতি। অসমৰ উৰ্বৰা মাটি আৰু বৰষুণ প্ৰধান জলবায়ুৱে ধান উৎপাদনৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে। ৰাজ্যখনত মূলতঃ বাও ধান, আহু ধান আৰু শালি ধানৰ খেতি কৰা হয়। বাও ধান পানী থকা অঞ্চলত খেতি কৰা হয়, আহু ধান গ্ৰীষ্মকালত উৎপাদন কৰা হয় আৰু শালি ধান হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ ধান যি বৰ্ষাকালত ৰোপণ কৰি শীতকালত চপোৱা হয়। শালি ধানৰ ওপৰতে অসমৰ অধিকাংশ কৃষকৰ জীৱন নিৰ্ভৰশীল। বৰ্ষাকালৰ আগমনৰ লগে লগে অসমৰ কৃষি জীৱনত এক নতুন উৎসাহৰ সৃষ্টি হয়। কৃষকসকলে মাটি চহোৱা, বীজ সিঁচা আৰু পুলি ৰোপণৰ কাম আৰম্ভ কৰে। আগৰ দিনত গৰুৱে হাল বোৱাই মাটি চহোৱা হৈছিল, যদিও এতিয়া বহু ঠাইত ট্ৰেক্টৰ আৰু আধুনিক যন্ত্ৰ পাতিৰ ব্যৱহাৰ আৰম্ভ হৈছে। তথাপিও অসমৰ বহু গাঁৱত আজিও পৰম্পৰাগত কৃষি পদ্ধতিৰ প্ৰচলন দেখা যায়। পুৱাৰ পৰা সন্ধিয়ালৈকে কৃষকসকলে পথাৰত কঠোৰ পৰিশ্ৰম কৰে। ধান ৰোপণ, ঘাঁহ পৰিষ্কাৰ, পানী নিয়ন্ত্ৰণ আৰু ফচল সংগ্ৰহ, এই সকলো কামেই কৃষকসকলৰ দৈনন্দিন জীৱনৰ অংশ। অসমীয়া সংস্কৃতি আৰু কৃষি জীৱনৰ মাজত এক অটুট সম্পৰ্ক আছে। অসমৰ বিহু উৎসৱসমূহ মূলতঃ কৃষিভিত্তিক। ৰঙালী বিহু নতুন বছৰৰ লগতে নতুন খেতিৰ আৰম্ভণিৰ উৎসৱ। এই সময়ত প্ৰকৃতি সেউজীয়া ৰূপেৰে সজীৱ হৈ উঠে আৰু খেতিয়কসকলে নতুন আশাৰে পথাৰত কাম আৰম্ভ কৰে। কঙালী বিহু হৈছে ধৈৰ্য আৰু প্ৰাৰ্থনাৰ উৎসৱ। এই সময়ত পথাৰত ধান থাকে যদিও ফচল পকিবলৈ বাকী থাকে, সেয়েহে কৃষকসকলে পথাৰত চাকি জ্বলাই ভাল ফচলৰ বাবে প্ৰাৰ্থনা কৰে। ভোগালী বিহু হৈছে ফসল সংগ্ৰহৰ আনন্দৰ উৎসৱ।

0: এই সময়ত গাঁওবাসীয়ে একেলগে ভোজ ভাত খাই আনন্দ উদযাপন কৰে। এই উৎসৱবোৰে কৃষি জীৱনৰ বিভিন্ন পৰ্যায়ত প্ৰতিফলিত কৰাৰ লগতে সমাজত একতা আৰু সম্প্ৰীতিৰ মনোভাৱ গঢ়ি তোলে। অসমৰ কৃষকসকলৰ জীৱন অত্যন্ত কষ্টসাধ্য। তেওঁলোকে প্ৰকৃতিৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল। অতিবৃষ্টি, বানপানী, খৰাং বা পোক পতংগৰ আক্ৰমণে বহু সময়ত কৃষকৰ ফচল নষ্ট কৰে। বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীবোৰৰ বানপানীয়ে প্ৰতি বছৰে অসমৰ বহু কৃষিভূমি ধ্বংস কৰে, ফলত কৃষকসকলে আৰ্থিক ক্ষতিৰ সন্মুখীন হয়। বহু সময়ত তেওঁলোকে ঋণ ল'বলগীয়া হয় আৰু ফচল ভাল নহ'লেই সেই ঋণ পৰিশোধ কৰাটো কঠিন হৈ পৰে। বজাৰত উৎপাদিত শস্যৰ ন্যায্য মূল্য নোপোৱাটো কৃষকসকলৰ এক ডাঙৰ সমস্যা। ইয়াৰ উপৰিও আধুনিক কৃষি সুবিধাৰ অভাৱৰ বাবেও অসমৰ কৃষিক্ষেত্ৰ পিছপৰি আছে। বহু গাঁৱত উন্নত সিঞ্চন ব্যৱস্থা, সংৰক্ষণ ব্যৱস্থা আৰু উন্নত বজাৰ ব্যৱস্থা নাই। কৃষকসকলে বহু কষ্টৰে উৎপাদন কৰা ফচল সংৰক্ষণৰ সুবিধা নোপোৱাৰ বাবে ক্ষতিগ্ৰস্ত হয়। যদিও চৰকাৰে কৃষকসকলৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, তথাপিও সকলো কৃষক সেই সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। অসমৰ কৃষি জীৱনত নাৰীসকলৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য। গাঁৱৰ মহিলাসকলে ঘৰুৱা কামৰ লগতে পথাৰত সমানে পৰিশ্ৰম কৰে। বীজ সিঁচা, পুলি ৰোপণ, ধান কটা আৰু ফচল সংগ্ৰহ, এই সকলো কামত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ দেখা যায়। বহু ক্ষেত্ৰত তেওঁলোকৰ এই অৱদানে স্বীকৃতি নাপালেও বাস্তৱত তেওঁলোকেই কৃষি জীৱনৰ এক শক্তিশালী স্তম্ভ। সাম্প্ৰতিক সময়ত আধুনিক প্ৰযুক্তিৰ আগমনে অসমৰ কৃষিক্ষেত্ৰত কিছু ইতিবাচক পৰিৱৰ্তন আনিছে। উন্নত বীজ, ৰাসায়নিক সাৰ, যান্ত্ৰিক কৃষি আৰু উন্নত সিঞ্চন ব্যৱস্থাই উৎপাদন বৃদ্ধি কৰাত সহায় কৰিছে। জৈৱ কৃষিৰ প্ৰতিও আগ্ৰহ বৃদ্ধি পাইছে। বহু যুৱক যুৱতীয়ে আধুনিক কৃষিক ব্যৱসায়িক ৰূপত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। চৰকাৰে কৃষি ঋণ, ফচল বীমা আৰু প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে কৃষকসকলক সহায় আগবঢ়াইছে। এই ব্যৱস্থাবোৰে অসমৰ কৃষিক্ষেত্ৰত অধিক শক্তিশালী কৰাৰ আশা যোগাই তুলিছে। অসমৰ সাহিত্য, সংগীত আৰু লোক সংস্কৃতিতো কৃষি জীৱনৰ গভীৰ প্ৰভাৱ দেখা যায়। বিহু গীত, লোকগীত আৰু বিভিন্ন সাহিত্যকৰ্মত মাটিৰ গোন্ধ, পথাৰৰ সৌন্দৰ্য আৰু কৃষকৰ জীৱনৰ প্ৰতিচ্ছবি অংকিত হৈছে। ধাননি পথাৰ, বৰষুণৰ শব্দ আৰু এক গৰুৱে হাল বোৱাৰ দৃশ্য অসমৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। ভৱিষ্যতৰ দিশত চালে অসমৰ কৃষিক অধিক উন্নত কৰি তোলাটো অতি প্ৰয়োজনীয়। আধুনিক প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ, জৈৱ কৃষিৰ প্ৰসাৰ, উন্নত পানী ব্যৱস্থাপনা আৰু বজাৰ ব্যৱস্থাৰ উন্নয়নে কৃষিক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ লগতে কৃষকসকলক শিক্ষিত আৰু সচেতন কৰি তুলিব লাগিব, যাতে তেওঁলোকে নতুন পদ্ধতি গ্ৰহণ কৰিব পাৰে। অসমৰ কৃষি জীৱন কেৱল জীৱিকা নহয়, ই আমাৰ অস্তিত্ব, আমাৰ সংস্কৃতি আৰু আমাৰ আত্মাৰ প্ৰতিচ্ছবি। খেতিয়কৰ ঘামৰ প্ৰতিটো টোপালত লুকাই থাকে আমাৰ ভৱিষ্যত, আৰু তেওঁলোকৰ অবিৰাম পৰিশ্ৰমেই অসমৰ সেউজীয়া সপোন জীয়াই ৰাখে। সকলো বাধা বিপত্তিৰ মাজতো তেওঁলোকে যি ধৈৰ্য, সাহস আৰু আশাৰে আগুৱাই যায়, সেইটোৱে আমাৰ সমাজৰ আটাইতকৈ ডাঙৰ শক্তি। সেয়েহে কৃষি আৰু খেতিয়কসকলৰ উন্নতি অবিহনে অসমৰ উন্নতি কেতিয়াও সম্ভৱ নহয়। আধুনিকতা আৰু পৰম্পৰাৰ সঠিক সমন্বয়েৰে, বিজ্ঞান আৰু মানৱীয় মূল্যবোধৰ মিলনেৰে আমি কৃষি ব্যৱস্থাক অতি শক্তিশালী কৰি তুলিব লাগিব। খেতিয়কৰ মৰ্যাদা ৰক্ষা কৰা, তেওঁলোকক সন্মান আৰু সহায় আগবঢ়োৱা, এইটো আমাৰ সকলোৰে দায়িত্ব। কাৰণ যেতিয়া খেতিয়কৰ হাত শক্তিশালী হয়, তেতিয়া ৰাজ্য শক্তিশালী হয়, আৰু যেতিয়া মাটি সেউজীয়া হয়, তেতিয়াই ভৱিষ্যত উজ্জ্বল হয়।
1: শ্ৰোতাসকলে, ইমান পৰে কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰী বৰ্ণালী ডেকাৰ কথিকা সেউজীয়া পথাৰৰ কথা শুনিলে।

নামভৰ্তি গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6000।

0: भविष्यति। स्पर्धेयं सार्धसप्तवादने समारप्स्यते इति वार्ताः।
1: বাতৰি পাছত পুনৰপতি আহিছো যুৱবাণীৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰেছতা এতিয়া আগবঢ়োৱা হৈছে অন্তৰিক্ষা ভৰদ্বাজৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: হৈ
1: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
2: জীৱন আলীৰ যুগলবন্দী।

প্ৰিয় শ্ৰোতা, এইখিনিতে জনাবলৈ লৈছো যৌৱনী যুগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক আগতীয়া ৰেঙনি। কাইলৈ আজিৰ দৰে একে সময়তে অৰ্থাৎ বিয়লি 5:10 আৰম্ভ কৰা হ'ব যুৱবাণী। গীতৰ নিৰ্মীয় অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব গীতাৰে কথাৰে অনুষ্ঠানটিৰ প্ৰথমটি খণ্ড, আৰু এই একেটি অনুষ্ঠানৰে দ্বিতীয়টি খণ্ড শুনিবলৈ পাব সন্ধিয়া 6:30।

বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰে প্ৰচাৰৰ সময় 7:20 মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 7:50 আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈ যুৱবাণী।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে লখিমপুৰৰ ৰূপামণিগড়ৰ ইতিহাস ৰচনা, ৰাজ্যত অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ত প্ৰায় 861 কোটি টকা বিনিয়োগেৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাৎ, ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে আলোচনা, এখন একত্ৰিত আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তিমালাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাব কিংছৰ খেল। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই অংকুৰ জ্যোতি শৰ্মা আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, এতিয়া শুনক বিতং বাতৰি। লখিমপুৰৰ ৰূপামণিগড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে, অসমৰ ভনীতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্মতুণ্ডুত, কপিল দেৱ, ষ্টেনজিন কৰল আদি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। ৰূপামণিগড়ৰ এই সফলতা তেওঁৰ গৃহ জিলাত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ভগ্নীৰ এই সফলতাৰ মুহূৰ্তত তেওঁৰ ভাতৃয়ে এইদৰে কয়।
2: মই ৰূপামণিৰ ভাইটি, মোৰ নাম মাখন গড়, মই নগাঁও পথৰ পৰা। শুনি বহুত ভাল লাগিছে। আমাৰ বাইদেউ যিহেতু 12 জন গৈছিলে, 12 জনৰ ভিতৰতে ফাৰ্ষ্ট মাউণ্টত গৈ পালে। তাৰ পৰা যোৱাকালি 2টামানতে ফোন কৰিছিলে, ফোন কৰি কৈছে মই ভালকে গৈ আহিলো বুলি। শুনি বহুত ভাল লাগিলে। তাৰপিছতে চবে আশা কৰি আছিলে ভালকে গৈ আহিব বুলি। অশেষ ভাল লাগিছে আৰু।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণিগড়লৈ আৰু দলটোক নেতৃত্ব দিয়া ভনীতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। ৰাজ্য চৰকাৰে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নগৰাঞ্চলৰ উন্নয়নৰ বাবে 861 কোটিৰো অধিক টকা বিনিয়োগেৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ নগৰ চহৰসমূহৰ দৈনন্দিন জীৱন উন্নত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই প্ৰকল্পসমূহৰ জৰিয়তে উন্নত পানী যোগান, ক্ৰয় প্ৰণালী আৰু গুৰুত্বপূৰ্ণ জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। এই প্ৰকল্পসমূহে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালক বিশুদ্ধ খোৱা পানী আৰু উন্নত অনাময় সুবিধা লাভ কৰাত সহায় কৰিব। শক্তিশালী নগৰীয়া আন্তঃগাঁথনি গঢ়ি তুলি নগৰাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ পৰিকল্পনা কৰা হৈছে। এই আঁচনিৰ অধীনত জনসাধাৰণৰ জীৱন ধাৰণ উন্নত কৰা আৰু নগৰাঞ্চলৰ সুবিধাৰ আধুনিকীকৰণৰ বাবে বিভিন্ন চহৰত কাম কৰা হ'ব। ইয়াৰ উপৰি পুখুৰী আৰু জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে আৰু বিগত সময়ছোৱাত ৰাজ্যৰ সামগ্ৰিক উন্নয়ন যাত্ৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। বৈঠকত ডঃ শৰ্মাই উন্নত অসম গঢ়াৰ লক্ষ্যৰে আন্তঃগাঁথনি বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণ শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে বিত্তমন্ত্ৰীগৰাকীৰ সৈতে বিশদভাৱে আলোচনা কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। 16 অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি সপত্নীক বৰপেটা সত্ৰত সেৱা লৈ শ্ৰীদাসে কয় যে সত্ৰৰ ভূমি যিসকলে দখল কৰি আছে তেওঁলোকে নিজে সেই স্থানৰ পৰা আচৰি যোৱা উচিত, অন্যথা চৰকাৰী ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। অনাগত সময়ত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে মিলি বৰপেটাৰ উন্নয়নত মনোনিৱেশ কৰিব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দেখা দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে 1 মে'ৰ পৰা 22 মে'লৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি পাইছে। এই সময়ছোৱাত পেট্ৰলৰ বিক্ৰী 14% আৰু ডিজেলৰ বিক্ৰী প্ৰায় 18% বৃদ্ধি পাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে,

0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ নিযুক্তি মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব। শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বই দেশৰ উন্নয়ন যাত্ৰাৰ অংশ হবলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে ভাৰতে সুযোগ, কৰ্মসংস্থাপন আৰু দেশৰ যুৱ প্ৰজন্মক গোলকীয় প্ৰযুক্তিবিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন দেশৰ সৈতে সহযোগিতা কৰি তুলিছে। ভাৰত বিশ্বৰ নিৰ্ভৰযোগ্য যোগান শৃংখলা সহযোগী হৈ উঠা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। দেশৰ 47টা স্থানত আয়োজিত নিযুক্তি মেলাৰ অধীনত আজি 51,000ৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ মালিগাঁৱত আয়োজিত নিযুক্তি মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় নৱনিযুক্ত প্ৰাৰ্থীসকলে সততা, নিষ্ঠা, দৃঢ় সংকল্প আৰু জনসেৱাৰ মানসিকতাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰি এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাব পাৰে। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি উপস্থিত থাকে। নিযুক্তি পত্ৰ বিতৰণৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2022 চনত আৰম্ভ হোৱা স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰক্ৰিয়া অটুট আছে আৰু বৰ্তমানলৈকে এই প্ৰক্ৰিয়াৰ অধীনত প্ৰায় 12 লাখ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। জনসেৱাই দেশসেৱা বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে।
2: আজি যিসকলক সন্মান সহকাৰে এটা অনুষ্ঠান পাতি তেখেতসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে, ইয়াৰ যোগেদি প্ৰতিজন নিযুক্তি পত্ৰ প্ৰাপকে আজি তেখেতসকলে দেশৰ প্ৰতি এটা যিটো দায়িত্ব, সেই দায়িত্বৰ কথা তেখেতসকলে উপলব্ধি কৰিছে আৰু সকলোৱে কৰ্মযোগী হিচাপে দেশমাতৃক সততা নিষ্ঠাৰে সেৱা কৰিব লাগিব, নিজৰ মাতৃপিতৃক সেৱা কৰিব লাগিব, সমাজ সেৱা কৰিব লাগিব। জনসেৱাই হৈছে দেশ সেৱা। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো যিটো উল্লেখযোগ্য পদক্ষেপ ললে, তাৰ ফলত মই ভাবো সমগ্ৰ ভাৰতবৰ্ষতে যুৱ সমাজে এটা নতুন দিগন্ত আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনত 2047 চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে আহ্বান জনাইছে, আমি 140 কোটি ভাৰতীয়ই ঐক্যবদ্ধভাৱে নিষ্ঠাৰে যদি পৰিশ্ৰম কৰো, নিশ্চিতভাৱে এইখন ভাৰতবৰ্ষই বিশ্ব শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হ'ব।
1: শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰ অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। HPV প্ৰতিষেধক প্ৰদান অভিযানৰ ক্ষেত্ৰত গোৱালপাৰা জিলা প্ৰশাসনে বিশেষ গুৰুত্ব সহকাৰে সজাগতা অভিযান আৰম্ভ কৰিছে। আজি গোৱালপাৰাৰ মৰিয়ম নগৰত এই উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত জিলাৰ আয়ুক্ত প্ৰদীপ টিবুঙে এই প্ৰতিষেধকৰ উপকাৰিতা সন্দৰ্ভত ব্যাখ্যা কৰি ইয়াৰ বিৰুদ্ধে প্ৰচাৰিত কোনো উৰা বাতৰিত গুৰুত্ব নিদি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে 14-16 বছৰ বয়সৰ কিশোৰীসকলক এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়। জৰায়ুৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ সন্দৰ্ভত শ্ৰীটিবুঙে এইদৰে কয়।
3: স্কুল প্ৰচাৰত যাব নালাগে। আজিকালি সকলোৰ ঘৰতে মোবাইল, আইফোন আছে বা ইণ্টাৰনেট এক্সেচিবল হয়। হিউমেন ডেভেলপমেণ্ট ভাইৰাছৰ ওপৰত নিজে অলপ ষ্টাডি কৰি ল'ব লাগে। ডেট বা যদি ক'ব লগা থাকে বা কাৰোবাৰ যদি আশংকা থাকে বা যদি ডাউট থাকে আমাৰ ওচৰত আহিব লাগে, আমি আপোনালোকক বুজাই দিম ভালকে। কিন্তু কথাখিনি ভালকে বুজি ল'ব লাগে। এনে মানুহে আগতে কৈছে কিবা কৈছে, ছ'চিয়েল মিডিয়াত কিবা এটা ওলাই দিছে কথাবিলাক, এইটো বেয়া, আমুক হ'ব, কিবা হ'ব, এইবিলাক বস্তুত যাব নালাগে। কাৰণ আমি জানি শুনি কেতিয়াও আমাৰ সমাজখনক আমি ধ্বংস কৰিব নিবিচাৰোঁ। আমাৰ সমাজখনক সদায় সুৰক্ষিত কৰিব বিচাৰিছোঁ, আমাৰ আই মাতৃসকলক সদায় সুৰক্ষিত আৰু হেল্ডি কৰিব বিচাৰোঁ। গতিকে এই কথাখিনি ভালকৈ বুজি ল'ব।
1: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি পৰহিলৈ গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে।

0: লগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথি পত্ৰ দাখিল কৰা হয়। উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে যোৱা দুদিন ধৰি চলোৱা অভিযানত 1,66,00,000 অধিক ধন জব্দ কৰিছে। তদুপৰি অভিযুক্ত দাসে আহৰণ কৰা বিভিন্ন ঠাইৰ ভূ সম্পত্তিৰ নথি পত্ৰও জব্দ কৰা হৈছে।
1: অসম আৰক্ষীয়ে বি এছ এফৰ সহযোগত কালি পুৱতি নিশা 10 অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে আৰু ৰাজ্যত প্ৰৱেশ কৰাৰ পূৰ্বে উভতাই পঠিয়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে অসমৰ ভূমি সংস্কৃতি আৰু স্বাভিমান সুৰক্ষিত ৰখাৰ সমূহীয়া স্বাৰ্থত সতৰ্কতা সদায় অব্যাহত থাকিব। তেওঁ কয় যে ৰাজ্যৰ সীমান্ত কেৱল ভৌগোলিক সীমাই নহয়, বৰং ই আমাৰ পৰিচয়, অধিকাৰ আৰু ভৱিষ্যতৰ সুৰক্ষা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাৰদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত কাইলৈ পৰ্যন্ত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। ইপিনে শ্ৰীভূমি জিলা শিক্ষা বিভাগে কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু সম্ভাৱ্য বান পৰিস্থিতিলৈ চাই জিলাখনৰ সকলো বিদ্যালয়ৰ বাবে সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ বিদ্যালয় পৰিদৰ্শক নীলমজ্যোতি দাসে জাৰি কৰা এই নিৰ্দেশনাত সকলো বিদ্যালয়ৰ মুৰববী, শিক্ষক শিক্ষয়িত্ৰী আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলক প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। নিৰ্দেশনাত বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ বানৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ সুৰক্ষিত আৰু ওখ ঠাইত সংৰক্ষণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি বিনামূলীয়া পাঠ্যপুথি, বিদ্যালয় ইউনিফৰ্ম, প্ৰধানমন্ত্ৰীৰ পৰিপুষ্টি আঁচনিৰ খাদ্য সামগ্ৰী, ৰন্ধন সামগ্ৰী আৰু অন্য চৰকাৰী সামগ্ৰীসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ কোৱা হৈছে। নিৰ্দেশনাটোত বৰষুণ বা বান সদৃশ পৰিস্থিতিত শ্ৰেণীকোঠা, খোৱাপানী স্থান, ৰান্ধনিঘৰ আৰু বিদ্যালয় চৌহদৰ বিপদজনক অংশসমূহত নজৰ ৰাখিবলৈ কোৱা হৈছে। আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা দলে কাছাৰ লক্ষীপুৰত বৰাক নদীৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে। সুৰক্ষা বাহিনীৰ দলটোৱে গোপন সূত্ৰৰ পৰা খেদি বৰাক নৈত অভিযান চলাই মণিপুৰৰ পৰা যন্ত্ৰচালিত নাৱেৰে অনা এটা নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয় বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তি ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ। যোৰহাট জিলাৰ 31 মধ্য চাৰিগাঁও গাঁও পঞ্চায়তৰ সভাগৃহত বাহনা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোট আৰু সামূহিক সম্প্ৰসাৰণ কোষৰ উদ্যোগত বৈজ্ঞানিক ভিত্তিক মীন পালনৰ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। বাহনা মহাবিদ্যালয়ৰ অধ্যক্ষ হোমবিদ চলিহাই কৰ্মশালাখন উদ্বোধন কৰে। কৰ্মশালাত বৈজ্ঞানিক ভিত্তিত ক্ষুদ্ৰ মীন পালনৰ যোগেদি আত্মনিৰ্ভৰশীল গ্ৰাম্য অৰ্থনীতি প্ৰতিষ্ঠা সন্দৰ্ভত আলোচনা কৰা হয়। শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই কৰ্মশালাত নগাঁও মীন মহাবিদ্যালয়ৰ জল সংবৰ্ধন বিভাগৰ সহকাৰী অধ্যাপক ডঃ সংগীত প্ৰাণ বৈশ্য আৰু ডঃ অবিনাশ তালুকদাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ অহা 29 অন্ত পৰিব। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰহিলৈ উদ্যান বন্ধ কৰাৰ বাবে পূৰ্বে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও পৰ্যটকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা বৃদ্ধি কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। গুৱাহাটীৰ ৰাধা গোবিন্দ পথত অৱস্থিত গুৱাহাটী দবা একাডেমীত আজিৰ পৰা 9 অনুৰ্ধ গুৱাহাটী মহানগৰ দবা চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। তৃতীয় ৰাউণ্ডৰ শেষত ল'ৰা শাখাত 3 শীৰ্ষ বাছনিৰ মৈত্ৰ বৰুৱা, দ্বিতীয় ৰিয়ান ৰবিছ, শ্ৰীহান কুমাৰ হোৰ, ঋদ্ধিমান ভূঞা আৰু গৌৰৱ শৰ্মাই 3 সংগ্ৰহ কৰি শীৰ্ষস্থান দখল কৰিছে। ছোৱালী শাখাত আদিকা গিৰিয়ে তৃতীয় ৰাউণ্ডৰ শেষত 3 সংগ্ৰহ কৰি একক শাখাত শীৰ্ষস্থান অধিকাৰ কৰিছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে লখিমপুৰৰ ৰূপামণি কৰৰ ইতিহাস ৰচনা। ৰাজ্যত অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ত প্ৰায় 861 কোটি টকা বিনিয়োগৰে 58 প্ৰকল্পৰ কাম আৰম্ভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাৎ, ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে আলোচনা। এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তি মেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাৱ কিংছৰ খেল।

0: to book his place in the final. And that is the end of this news bulletin.
1: Ea Akahbani. Batrihoti studiot moi Boroha Horma, itiar Prothan Batri Humuhul. Sorkari Sakuri, Zamahano Zibon Haran Unoto, and Pugom Kora Guru Punamai Tumbili, Unobi Huruchka Mela Prothamantinor Nomdi Prokakurise. America's interest with the big country Marco Rubio, as a Dupuria, Sardinia, Power Common Kusuri Nutundi to Postitor. Solita Borho, July Mahakura, Possum Bongo, Arishman Harat Asuri, IPL cricket participated as a Lucknow Super Giants, Punjab Kings of the Nagar in a Hobo, Aru, Molla Juda, Hartio Grappler, Suraj Bashis, Aru Saga Singer, J. Vietnam, Da Mango, and Suda, Tays Boso, Omega Asian Norris of Presidia, Unica Greco Roman Hatha final for the first set. Edahunok Bitong Battery. Sorkari Sakuri, Jonahadharno Zibon Haran Unotor, Hugom Kora Grutta Punamai Tumbuli, Prothamantin Naranamudia, Prokakurise. Video conferencing Bebosari Unabui Koroj Karmelat Pahondi, Prothamanti Gurakiaji, Duramonte Bokore, Deokoi, the Rastroi Kormojugi Hokor Priti Asta Prokakurise, Retia, Nista, Asoron Totha, Donandin Kamgazere, A Asta Priti Honman Prothon Koratu Telukor Daito. Kendio Pot Puribahan Montri Nitin Gatkariaji Nakpur, Unabin Koroj Karmelat, Notun. নিযুক্তি লাভ কৰা সকলক নিযুক্তিপত্ৰ প্ৰদান কৰে নাগপুৰ ৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক বাহিনী অৰ্থাৎ NFSC কলেজত এই কাৰ্যসূচী অনুষ্ঠিত হয় অনুষ্ঠানত ভাষণ প্ৰদান কৰি সিগাটকাৰিয়ে কেন্দ্ৰীয় চৰকাৰৰ সেৱাত যোগদান কৰা নতুন কোই নিযুক্তি পোৱা সকলক দেশৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়োৱাৰ সময়ত তেওঁলোকৰ ওপৰত ন্যস্ত থকা দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় America Zuktorastor Videk Montri, Marco Rubio, as a Dupuria Sardinia, Bharat Brahman, who sit on the Tundili to Postitoi. Brahman Kala, Sri Rubio is Sabis Mirpura Notundili Tabulugia, Quad Rastrogustri, Videk Montri Hokolor Boychokot, Onkogrohan Koriba. Opiagota Videk Montri Goraki, as a Hevati Tot Prathan Montri Narinomudik, Haikat Koriba. Sri Rubio Kailui, Videk Montri Doctor Ezersankor Hoti Dipaki Boychokot Milito Huarkota. Prathan Montri Kajole, Hamazik Maidomor Ek Pozuge. Hosib Rubio, Prothamutri Mudik, Protiruka, Kuholgota Prozukti, Bani Joru Binuk, Hokti Hurika, Hongjuk, Hika, Arizona Hanara, Homporko Kiduri, Bibina Kondot, Deepaki, Hozugita, Harabahik, Ogrogoti Bihe, Obokotokore. Rubio, Possim Asia Porisiti Keduri, Bibino Ansulikaru Bishop Bepi Bihot, America Dristivongi Hondorvot Alusunakore, Hanti Protista Ketron, Barator Darabahik Homorton Punor, Dir Hokori, Srimodia Alusona Rukutniti Zuriote, Honkatumor Hanti Puno Homadhanor Ahbanjanai Solito Borhor Zulai Mahorpora Possim Bongot Aishman Bharat Asunir, Hubaram Bokora Hobo. Kendra's Astromontry JP Nadar Hoti Virtual Mindomer on Sitakan, Boitokoron Tataji, Kolkata, Mukamotri Suvendu Odikari, Ekota Kukonakore. Rajakono Sasto Sati Asunir Odinot, Itimode, Antor Puktohua, Hitadikari Hokolo, Easonit Antor Puktokora Hobo. Anhati, Jun Mahot Aishman Bharat Arugio Mondir Hote Zorita Bujabuzi Sukti Notundil Sakuritokora Hobo. Sri Odikari Koi, the Possim Bongot Prothaman. জন ঔষধি কেন্দ্ৰৰ সংখ্যা বৰ্তমানৰ 117টাৰ পৰা 459টালৈ বৃদ্ধি কৰা সন্দৰ্ভত এটা প্ৰস্তাৱ কেন্দ্ৰ চৰকাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে তেওঁ লগতে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত 2103 কোটি টকা আৰু আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত 976 কোটি টকা কেন্দ্ৰই আবণ্টন দিছে ইতিমধ্যে 500 কোটি টকা লাভ কৰা হৈছে বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে আলিপুৰদুৱাৰ Kalimpong aru Dokhin Dinajpur jilat notun medical college aru Uttar Bongor babe notun aims sthaponor prostabo kendriya sarkaralor prayan kara hoise boli ullekh kore Bharatiya Botor Bigyan Bibhage oha 27 mei loike Keralamor bibhinna onsolot prachanda borokhunor agjanoni dise aji rajyakhonor 9khon jilat yellow alert jari korise Kailui, Sohon Jila Aru Humbare, No Honjila, Yellow Hotorkota Oibahata Takibo. Dokin Possib Arab Hagoro Kisonko, Dokin Pub Arab Hagoro Odikanko, Comrin Onsol, Dokin Possim, Dokin Pub Aru Pub Moidha Bongupo Hagor Aruaji, Andaman Moha Hagor অধিক অংশলৈ দক্ষিণ পশ্চিম মৌচুমী বতাহ বলিছে বুলি বিভাগটোৱে জানিবলৈ দিছে। কেৰালাম কৰ্ণাটক লাক্ষাদ্বীপ উপকূলৰ মাছমৰীয়াসকলক চলিত মাহৰ 27 তাৰিখলৈকে সাগৰত প্ৰৱেশ নকৰিবলৈ বিভাগটোৱে পৰামৰ্শ প্ৰদান কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিমন্ত্ৰী জিতেন্দ্ৰ সিঙে ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ প্ৰথমটো মহিলা অভিযানকাৰী দলক মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ভাৰতৰ কন্যাসকলে বিশ্ব দৰবাৰত ভাৰতৰ নাৰী শক্তিক পুনৰ উজ্জীৱিত কৰিছে। এই অবিশ্বাস্য কৃতিত্বত জম্মু কাশ্মীৰৰ কাঠুৱাৰৰ অঞ্জলি দেৱীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে লক্ষীমপুৰৰ ৰূপামণি গড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ ভনীতা টিমুং পীৰ নেতৃত্বত যোৱা এটা ভাৰতীয় তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্ম তুদুন্তু, কপিল দেৱ, ষ্টেনজিন কৰ্লকে ধৰি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি গৌৰলৈ আৰু দলটোক নেতৃত্ব দিয়া ভনীতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আজি দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডৰ উত্তৰকাশীত উপস্থিত হয়। ভ্ৰমণকালত তেওঁ ভাৰত চীন সীমান্তৰ সমীপৰ হাৰচিল অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰ্বাচনী তালিকাৰ SIRৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। আয়ুক্তগৰাকী হাৰচিলত বুথ পৰ্যায়ৰ বিষয়া মিণ্টু দেৱীৰ সৈতে মত বিনিময় কৰি ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ কাম কাজ আৰু এই প্ৰক্ৰিয়াত বিয়লো এপৰ ব্যৱহাৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰে। তেওঁ কয় যে বিয়লো এপৰ জৰিয়তে শুদ্ধ ৰূপত নিৰ্বাচনী তালিকা প্ৰস্তুত কৰা, অনুপস্থিত, স্থানান্তৰিত, মৃত, নকল আৰু বিদেশী ভোটাৰক চিনাক্ত কৰা আৰু নতুনকৈ যোগ্য ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অইল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে পহিলা মেৰ পৰা 22 মেলৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকু লগা ধৰণে বৃদ্ধি পাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জয়ী হৈ পঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। মল্লযুঁজত ভাৰতীয় গ্ৰেপলাৰ সুৰজ বশিষ্ঠ আৰু সাগৰ সিঙে আজি ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত পুৰুষৰ গ্ৰেকো ৰোমান শাখাৰ ফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ বাবে দুটা ৰূপৰ পদক অৰ্জন কৰা আশ্বাস প্ৰদান কৰে। 60 কেজি শাখাত সুৰজ বশিষ্ঠই কিৰ্গিস্তানৰ নুৰিস্তান চুইৰৰ কুলভক 3-2 গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে 68 কেজি শাখাত সাগৰ সিঙে ছৌদি আৰবৰ মুনথিৰ আব্দুল্লায়ে জান্দুৰৰ বিৰুদ্ধে 4-0 গ'লত জয়লাভ কৰে। ফাইনেলত সুৰজ বশিষ্ঠই কাজাখাস্তানৰ আইবেক আইটেবেকক বিৰুদ্ধে আৰু সাগৰ সিঙে উজবেকিস্তানৰ আয়তজান খালমা খানভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি ঊনবিংশ ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' আজি দুপৰীয়া 4-দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। চলিত বৰ্ষৰ জুলাই মাহৰ পৰা পশ্চিমবংগত আয়ুষ্মান ভাৰত আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু মল্লযুঁজত ভাৰতীয় গ্ৰেপলাৰ সুৰজ বশিষ্ঠ আৰু সাগৰ সিঙে আজি ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত পুৰুষৰ গ্ৰেকো ৰোমান শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা

0: সমান ব্যক্তিরূপে উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী মঞ্জোৎস্না মহন্ত। অনুষ্ঠানটির প্রযোজনা ইন্দ্রজিৎ দাসৰ।
1: নমস্কাৰ শ্রোতাসকল, যুব কর্মশালার এটি খণ্ডলৈ আপোনালোকক আদৰণি জনাইছো। আপোনালোকে জানে অসমীয়া চিরসেউজ গীতৰ চৰ্চাৰ এটি ধাৰা আমি আৰম্ভ কৰিছিলো আকাশবাণীৰ যুৱবাণীৰ এই যুব কর্মশালা অনুষ্ঠানত। কেইবাগৰাকীও সমল ব্যক্তি ইতিমধ্যে আহি আমাৰ এই অনুষ্ঠানত ভাগ লৈছে। আমি বিচাৰিছিলো নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে, যিগৰাকী কণ্ঠশিল্পীয়ে গীতটিত কণ্ঠ নিগৰাইছিল বা যিগৰাকী শিল্পীয়ে সুৰ কৰিছিল বা যিগৰাকী গীতটি লিখিছিল, তেনেকুৱা ব্যক্তিৰ পৰা পোনে পোনে সেই গীতটিৰ বিষয়ে তেওঁলোকে যাতে আভাস পাব পাৰে, গীতৰ চৰ্চা তেখেতৰ সৈতে কৰিব পাৰে, তেনেকুৱা এটা উদ্দেশ্য আগত ৰাখি আকাশবাণীয়ে এই ধাৰাবাহিকভাৱে যুৱ কৰ্মশালা অসমীয়া চিৰসেউজ গীতৰ আৰম্ভ কৰিছিল। আৰু সেই ধাৰা অব্যাহত ৰাখি আকৌ আজি এটা নতুন খণ্ডত আমি মিলিত হৈছো। আৰু আজি আমাৰ যিগৰাকী অতিথি, তেখেত সকলোৰে আদৰৰ কণ্ঠশিল্পী, তেখেত হ'ল মঞ্জোৎস্না মহন্ত গোস্বামী। আৰু তেখেতে এবাৰ এটি সাক্ষাৎকাৰত কৈছিল যে মই গোস্বামীটোকো ভালকৈ ধৰিব পৰা নাই, মহন্তটোকো এৰিব পৰা নাই, সেইকাৰণে দুয়োটাই কৈছো, মঞ্জোৎস্না মহন্ত গোস্বামী বাইদেউ। আৰু বাইদেউ, আজি আকাশবাণীৰ ষ্টুডিঅ'ত আপোনাক আদৰণি জনাইছো।
2: নমস্কাৰ।
1: খুব ভাল লাগিছে বাইদেউক আমি পাইছো, আৰু বাইদেউৰ পৰা আমি বহু গীতৰ কথা গম পাম। আৰু তেখেত যিহেতু নিজে এগৰাকী কণ্ঠশিল্পী, গতিকে তেখেতৰ পৰা অন্তত নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে গীত গোৱাৰ ক্ষেত্ৰত কি কি দিশত বিশেষ মনোনিৱেশ কৰিব লাগে সেই কথাসমূহো তেওঁলোকে সুধিব পাৰিব। আৰু আমি আশা কৰিছো অংশগ্ৰহণকাৰীসকলে গীতটো শিকাৰ লগতে তেওঁলোকৰ যদি কিবা জানিবলগীয়া থাকে সেইখিনি সুধিলে ভাল হ'ব, তেতিয়া বাইদেউ উত্তৰ দিব পাৰিব। আমি অংশগ্ৰহণকাৰীসকলক আদৰিব বিচাৰিছো। অনুৰাগ বন্দিত বিহু আদৰিছো, সুকন্যা কাশ্যপ মহন্ত আদৰণি জনাইছো, লোপামুদ্ৰা দাস
3: নমস্কাৰ,
1: পৰিস্মিতা শৰ্মা
4: নমস্কাৰ,
1: হীৰামণি বৰুৱা
5: নমস্কাৰ,
1: দীপজ্যোতি দাস
6: নমস্কাৰ,
1: ঋষিকেশ ডেকা
7: নমস্কাৰ,
1: শর্মিষ্ঠা দত্ত
8: নমস্কাৰ,
1: মৰমী দেৱী
9: নমস্কাৰ,
1: প্ৰবাল ডেকা
10: নমস্কাৰ,
1: শশাংকদীপ হালৈ
11: নমস্কাৰ।
1: আৰু আজিৰ এই অনুষ্ঠানটোত শ্ৰোতাসকল আটাইকেইগৰাকী কণ্ঠশিল্পীয়ে নতুন প্ৰজন্মৰ, তেওঁলোক অধীৰ আগ্ৰহেৰে বাট চাই আছিল এবাৰ বাইদেউৰ সৈতে সুৰীয়া সময় কিছু অতিবাহিত কৰিবলৈ। গতিকে এই সময়খিনি আমি সকলোৱে পাইছো, এতিয়া বাইদেউৰ কাষত আমি যাব বিচাৰো। আমি গীতৰ চৰ্চা কৰিম, কিন্তু আকাশবাণীৰ ষ্টুডিঅ'টো আপোনাৰ অতি চিনাকি,
2: ক'বই নালাগে।
1: আজি ইয়াত বহি কেনেকুৱা লাগিছে?
2: কেনেকুৱা লাগিছে মানে, এই আকাশবাণীলৈ গাড়ীখন যেতিয়া ওপৰলৈ উঠি উঠি আহি আছে তেতিয়া স্মৃতিবিলাকে খুব আমনি কৰিছে সঁচাকে। আৰু যেতিয়া সোমাইছো তেতিয়া মানে চিৰে ওপৰলৈ উঠি অহাৰ আগতে কিছুমান ৰুম চকুৰ আগত দেখিছো য'ত সেইসকল ব্যক্তি আছিলে যাক আমি লগ পাইছিলোঁ। আৰু আচলতে কথাটো ক'বলগীয়া মোৰ আচলতে এইটো যে আকাশবাণী গুৱাহাটী কেন্দ্ৰ আচলতে মোৰ কাৰণে শিক্ষানুষ্ঠান আছে, ইয়াতেই আচলতে সংগীতৰ শিক্ষা গ্ৰহণ কৰিছো বুলি ক'ব লাগিব। মোৰ গুৰুসকল আচলতে ইয়াতে আছিলে, মোৰ মামা মোৰ মা সকলোৱে এই আকাশবাণীৰ কাৰণে প্ৰস্তুত হৈ হৈ আহিছিলে গীতবোৰ লৈ লৈ, বিভিন্ন গীতৰ হেৰি, আৰু তেওঁলোকৰ লগতে মই আহিছিলো সৰু মানে বুলিয়ে মোক লৈ লৈ আহিছিলে। আৰু মই এই যে লগত থাকিছিলো সেয়ে আচলতে মোৰ প্ৰশিক্ষণ আছিলে, প্ৰশিক্ষণৰ আৰম্ভণি আছিলে। গতিকে আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ ওচৰত আচলতে মই চিৰ কৃতজ্ঞ। মানে মই চাগে আজি এনেকৈ আকৌ আহিবলৈ পোৱাৰ কাৰণটোৱে আকাশবাণী গুৱাহাটী বুলি ক'ব পাৰি।
1: আপোনাৰ মাতৃ ইয়াৰ কণ্ঠশিল্পী, একেবাৰে আৰম্ভণিৰ সময়ৰ
2: আৰম্ভণি
1: বৰগীতৰ
2: বৰগীতৰ
1: হয়। আৰু আপোনাৰ মামা
2: খগেন
1: মহন্ত, আৰু আপোনাৰ দেউতাৰ গীত,
2: দেউতাৰ কিমান
1: কিমান
2: সৃষ্টি, অকল গীতেই নহয় মানে দেখো কেতিয়াবা বৰ মানে ব্যস্ত হৈ যায় দেউতাৰ, কাৰণ আকাশবাণীৰ তাগিদাতে দেউতাই বহুতো হেৰি লিখিছিলে, মানে মিউজিকেল স্ক্ৰিপ্ট এইবিলাক সংগীতালেখ্য হয় মানে ইয়াত। আৰু তেনেকুৱাকে পুৰস্কাৰো পাইছিলে, হেৰি হয় নহয় আকাশবাণীৰ
1: ৰাষ্ট্ৰীয়
2: পৰ্যায়ৰ প্ৰতিযোগিতা হয়, তাত পুৰস্কৃতও হৈছে দেউতাৰ কেইবাখনো স্ক্ৰিপ্ট। গতিকে সেই স্ক্ৰিপ্টবিলাক যেতিয়া হয় তাৰ মাজত গান থাকে, সেই গানবোৰ আমাৰ ঘৰত সৃষ্টি হয়, সুৰ কৰে মামাহঁতে, তেনেকে কেইবাগৰাকীও ৰমেন চৌধুৰী মামা তেওঁ গৈ পেলাই সুৰ কৰিছে সেই স্ক্ৰিপ্টৰ কাৰণে, প্ৰভাত মামা প্ৰভাত শৰ্মা তেখেতৰ লগত, এই যে আকাশবাণীয়েতো সেই গোটেই সংযোগ সূত্ৰ নহয় জানো, আকাশবাণীয়ে সেইবোৰ কৰাইছে। আৰু তাৰ মাজত ময়ো ক'ব নোৱাৰাকে মোৰ সেই আগ্ৰহটোৰ কাৰণে ময়ো সেইখিনি সময়ত উপস্থিত থাকোঁ, দেখা পাওঁ মামাহঁতে কেনেকৈ কৰে, দেউতাহঁতে কেনেকৈ কাম কৰে। আৰু সেই স্ক্ৰিপ্টখন যেতিয়া হৈ যায় তাৰপিছত বাট চাই থাকোঁ ৰেডিঅ'ত বাজিব, আৰু সেইদিনা এটা ডাঙৰ আয়োজন ঘৰত, আৰু ধুমধাম, যদি চাহ খাবলৈ আছে ধুমধাম আগতে খাব লাগিব সময়টো, কাৰণ 8:15 বাজিব সেইখন ৰাতি, বহি যাব লাগিব একদম। তে সেই যে কথাবোৰ সেই স্মৃতিবোৰ সেইবিলাকে একদম মানে উঠপ থপ লগাই দিয়ে, ইয়ালৈ আহিলে এটা মানে ওপৰা ওপৰি হৈ যায় চব।
1: কবি হিচাপে আপোনাৰ পিতৃক আমি জানো, গীতিকাৰ হিচাপে আমি আপোনাৰ পিতৃক জানো, কিন্তু

0: পিতৃ হিচাপে আপুনি কেনেকে পাইছিল তেখেতক?
1: তাকেতো, দেউতাটো দেউতাই
0: হয়
1: নহয় জানো, কিন্তু তাকে কব খুজিছো যে আমাৰ ঘৰত মানে অহৰ্নিশা আলোচনা আছিলে, কিন্তু এইবোৰেই সংগীত আৰু মানে গানৰ আলোচনা আটাইতকৈ বেছি, সংস্কৃতি লৈ আটাইতকৈ বেছি, আৰু এনেকুৱা আছিলে মানে মাৰ ঘৰখনতো সেইটোৱে, গোটেই আমাৰ মামাসকল তেওঁলোক মোৰ মানে প্ৰত্যেকগৰাকী মামায়ে সাংস্কৃতিক ধৰা দিশত তেওঁলোকৰ অৱদান দিছে, তেওঁলোকৰ বিভিন্ন কোনোবাই যদি অভিনয় কৰিছে, কোনোবাই খোল বজাইছে, কোনোবাই বৰগীতত তেওঁৰ হেৰি আৰম্ভ মানে কি কয় প্ৰশিক্ষণ দিছে কাৰোবাক, এনেকৈ মানে প্ৰতিজন মামাই এই ক্ষেত্ৰখনৰ লগতে জড়িত। গতিকে দেউতা আছিলে তেওঁলোকৰ এজন অভিভাৱকৰ দৰে সৰু সৰু মামাবিলাকৰ, আৰু তাতে ডাঙৰ মামাৰ বন্ধু আছিলে, গতিকে তেওঁলোকো যে আহে ঘৰলৈ, আহিলেই কিন্তু আলোচনা হয় সেইবোৰ যে কোনটো গীতত কোনখন তাল কোনখন সত্ৰত কেনেকে বজায়, সেইটোৱে এটা দেখিলো এদিনৰ ডিছকাশ্যন। আকৌ আহিলে পিছত আকৌ সেইবোৰেই কথা। গতিকে দেউতা হিচাপে, দেউতা মোৰ খুব বন্ধুৰ দৰে আছিলে, মই সেইকাৰণে কওঁ যে মোৰ ফ্ৰেণ্ড আছিলে দেউতা, আচলতে মোৰ ফিলচফাৰ আছিলে, মোৰ গাইড আছিলে, আৰু ফ্ৰেণ্ড মানে এনেকুৱাই ফ্ৰেণ্ড আছিলে যে মোৰ কোনো বেলেগ বন্ধু বান্ধৱৰ কোনো মানে মই প্ৰয়োজনীয়তা অনুভৱেই নকৰিছিলোঁ, সকলো কথা দেউতাৰ লগত আলোচনা, আৰু দেউতায়ো তেনেকৈয়ে মোৰ লগত আলোচনা কৰিলেই এই ধৰণে মানে আলোচনা এখন ডাঙৰ ভলিউম উলিয়াই আনিব, কাৰ জ্যোতিপ্ৰসাদ ৰচনাৱলী, তাৰ পৰা হয় তেওঁ গল্প ক'ব, নহয় তেওঁ কি কৈছে গান সম্পৰ্কে, তেওঁ কবিতা কেনেকৈ লিখিছে, বা ৰবীন্দ্ৰনাথ ঠাকুৰ, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কিবা এখন ভলিউম এখন লৈ আনিলে, তাত সৰু সৰু কিছুমান তেওঁ কথা কেনেকৈ কৈছে, মানে খুব সাধাৰণ কথাৰে কেনেকৈ জীৱনবোধ তাত দেখুৱাইছে, এই কথাবিলাকেই দেউতাৰ ডিছকাশ্যন আছিলে আমাৰ লগত মানে। গতিকে দেউতাক সেইধৰণে মই আচলতে মই কোনো ধৰণৰ ফ্ৰেণ্ড ফিলচফাৰ গাইড হিচাপে জীৱনটো পালোঁ।
0: খুব ভাল লাগিছে বাইদেউ, সমৃদ্ধ হৈছোঁ আচলতে, আমি নিজেও ইয়াত বহি থাকি আপোনাৰ সৈতে, আৰু আজি আমি এটি গীতৰ চৰ্চা কৰোঁ, আপুনি কোনটো গীত?
1: মই দেউতাই লিখা কেশৱ মহন্তৰ কথা, আৰু মই সুৰ কৰিছিলোঁ, চেষ্টা এটা কৰিছিলোঁ দেউতাৰ কথা সুৰ কৰিবলৈ গাবলৈকো, আৰু গীতটো আজি এওঁলোকক শিকাবলৈ মন গৈছে, গতিকে প্ৰথমে এইটো লৈছোঁ
0: গীতৰ কথাখিনি এবাৰ যদি আপুনি কৈ দিয়ে।
1: বালিত পৰি কান্দে কিয় কুৰুৱাই, ঔ নদী জান যদি যা জনাই, আজি ৰাতি আহিবনে সি উভতি, অহাৰ কথা আজি ৰাতি, ঔ আজি ৰাতি, সি যে মোৰ সহুদৰ ভাই, তাৰপিছত আহিব হাবি ফালি শিল ভাঙি তই আছবই, সোঁতে সোঁতে কিমান খবৰ ৰাখিছ ও নৈ, কৈ দে ও কৈ দে কিয় কান্দে কুৰুৱাই। বাছ ইমানখিনি কথা,
0: এতিয়া সুৰৰ মাজেৰে আমি
1: সুৰৰ মাজেৰে আগবাঢ়িম।

মাজে কৈ যাবা হা, তেতিয়াহে তাৰ মানে সুৰটোৰ বিউটিটো ওলাব, নহ'লে মই একদম দীঘলীয়াকৈ লেনে লেনেও গাই যাব পাৰোঁ। দোকান নাই গাবলৈ হা, কেনেকৈ গাম? কান্দে কিয় আৰু আৰু স্তুতি কৰা।

জনাই, এইটো পাছত আমি নকৰোঁ, সেইটো কি কৰে, যা জনাই যা জনাই, হাফত হাফত বুজাম তাৰমানে, তেতিয়া মানে তাৰ হেৰিটো পাবা, হা আকৌ এবাৰ কৰিম এতিয়া।

একো নাই একেবাৰে সহজ সুৰ কৰোঁতে গাই দিলা চবেই, কিন্তু খালি তাৰমানে এই তালত সোমোৱাটো হা তালটো অলপ মন কৰাচোন বস্তুটো কি কৰিম আমি বালি বালি বালি বালিটো তাতে আছে

কৰিবলৈ মন গৈছে, নট বেড, ভাল, এইটো মানে ফিল এটা আহে, কিন্তু গানটোত নাই কৰা মই

আহি যাব, এনেকে চালেও বেছি চাই থাকিলেও হেৰি লাগি যায়। যিটো নতুলে তলত আহিছে সেই নোটে ওপৰত লাগিছে দাৰাৰি দাৰাৰি, তাত আমি ষ্টেণ্ড কৰি দাৰি একদম চিধা চিধা গান, আৰু গানটো চিধা চিধা নোটবোৰ হা, খালি এইখিনিত অলপ কাজ থাকিল আজি ৰাতি আহিবনে না।

এনেকে মিহি কৰিছো কাৰণে আমি তালৰ পৰা ওলাই যাম, তালৰ পৰা ওলাই নাযাওঁ, তালতে থাকিম, কেনেকুৱা আমি মিহি কৰি দে, তালটো এইটোৱে

0: খালি সেইটো আৰু বাকী যা জনাই কিন্তু খুব টানি থাকিব দৰকাৰ নাই মানে
1: খুব ভাল লাগিল। আজি আমি মঞ্জুস্না বাইদেউৰ সৈতে এটি গীতৰ চৰ্চা কৰিলোঁ। গান গোৱাৰ ক্ষেত্ৰত আমি কি ধৰণৰ কথা গুৰুত্ব দিব লাগে সেই সম্পৰ্কটো বৰ ধুনীয়াকৈ বুজাই ক'লে, নিশ্চয় সকলোৰে উপকাৰ হ'ব আৰু এইখিনি কথাই আচলতে আমাক সকলোকে সমৃদ্ধ কৰিছে। বাইদেউক আমি লগ পালোঁ, ভাল লাগিল আপুনি আকাশবাণীৰ ষ্টুডিঅ'লৈ আহিল, কিন্তু আকৌ এটি খণ্ডত আপোনাক আমি লগ পাম। আজিলৈ আমি অনুষ্ঠানটি সামৰিব বিচাৰিছোঁ, আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ অনুৰাগ, সুকন্যা, লোপমুদ্ৰা, পৰিস্মিতা, হীৰামণি, দীপজ্যোতি, ঋষিকেশ, শৰ্মিষ্ঠা, মৰমী, প্ৰবাল আৰু শশাংক, সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ স্নেহা পাঠক আৰু ডেইজি গগৈ, আপোনালোক সকলোকে ধন্যবাদ জনাই শ্ৰোতাসকল আকৌ এবাৰ পৰৱৰ্তী খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ যুৱ কৰ্মশালাৰ এই খণ্ডটি সামৰিছোঁ। নমস্কাৰ।
2: শ্ৰোতাসকলে ইমান পৰে যুৱ কৰ্মশালা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত থমল ব্যক্তি ৰূপে উপস্থিত আছিল বিশিষ্ট কণ্ঠশিল্পী মঞ্জুস্না মহন্ত। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

এক্সপ্ৰেছতা আৰম্ভ কৰিবলৈ লৈছোঁ গীতৰ অনুষ্ঠান মোৰ অনুভৱৰ গীত। আজি অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ আই হেট লাভ ষ্টৰী ছবিখনৰ পৰা ৰাহেদ ফাতে আলী খানৰ কণ্ঠৰ এই সুমধুৰ গীতটি।

শ্ৰোতাসকলে ইমান পৰে ৰাহেদ ফতেহ আলী খানৰ কণ্ঠত গীতটি শুনিলে। প্ৰশ্ৰোতা, জীৱনত এনে এজন মানুহ থাকে যাক লগ পোৱাৰ পাছত আমাৰ গোটেই পৃথিৱীখন সলনি হৈ যায়, যাৰ অবিহনে দিনটো আধৰুৱা লাগে আৰু যাৰ হাঁহিটোৱে আমাৰ সুখৰ কাৰণ হৈ পৰে। প্ৰেমৰ এই আটাইতকৈ সৰল আৰু ধুনীয়া অনুভৱটোক লৈ প্ৰীতমৰ সুৰত আৰু মোহিত চৌহানৰ কণ্ঠত আহক এইবাৰ শুনো তুমছেহি গীতটি।

শ্ৰোতাসকলে ইমান পৰে মোহিত চৌহানৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে ইমান পৰে জবু ইমেজ ছবিখনৰ পৰা শ্রেয়া ঘোষালৰ কণ্ঠৰ গীতটি শুনিলে। প্রিয় শ্রোতা, যৌৱনীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই কিশোৰ জ্যোতি কলিতা ইমানতে বিদায় লৈছো। নমস্কাৰ।

1035 কিলোহার্জত আৰু ডিআরএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহার্জত লগতে নিউজন এআইআৰ মোবাইল এপত লোকগীতৰ অনুষ্ঠান আজিৰ শিল্পী গীতুমণি তালুকদাৰ।

0: আজিৰ লোকগীতৰ অনুষ্ঠানত সেয়া আছিল গীতুমণি তালুকদাৰ।
1: প্ৰতিটো ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, নতুন আকাশবাণী।
0: মিডিয়াম এফৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো ভজনৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনক আশা ভোছলেৰ কণ্ঠৰ এটি ভজন।

মিডিয়াম ৱেভৰ 99.9 মিটাৰত 135 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 126 কিলোহাৰ্টজত, লগতে নিউজ অন এআইআৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিবলৈ লৈছো ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰাম ধেনু।

ৰামধেনুৰ আদৰৰ শ্ৰোতা, আপোনাক স্বাগতম। অসমীয়া সুগম সংগীতৰ এটি জনপ্ৰিয় কণ্ঠ জিতুল সোণোৱাল। 90ৰ দশকতে শিল্পীগৰাকীয়ে বহু সুমধুৰ গীত সংগীতানুৰাগী শ্ৰোতাৰ বাবে আগবঢ়াই দিছে, যিসমূহ গীতৰ সমাদৰ আজিও কমা নাই। আহকচোন আজি ৰামধেনু আৰম্ভ কৰোঁ মোৰ প্ৰিয় শিল্পীসকলৰ অন্যতম জিতুল সোণোৱালৰ কণ্ঠৰ এটি গীতেৰে।

ঝুলন কৃষ্ণ মহন্ত পরিচালিত এখন অসমীয়া ছবি নদী মাথো বয়। ছবিখনৰ পৰা শুনাব খুজিছো এটি গীত। গীতটিত কণ্ঠদান কৰিছে সৌৰভ মহন্তই। গীতৰ কথা ডক্টৰ কেশৱানন্দ দেৱগোস্বামীৰ।

মন কিয় অজানিতে হল আজি মায়া শনা, যোনে আহি আল ফুলে কিনো কলে নুবুজা, নিজকে বিচাৰো নিৰলে কাষলে আহানা, নীৰৱে শুনানা গোপন মনৰে মধু বাসনা। অনুষ্ঠানত এইবাৰ দেৱজিৎ চৌধুৰী আৰু অপৰ্ণা দত্ত চৌধুৰী।

প্ৰেম বিচ্ছেদৰ মিশ্ৰিত অনুভৱেৰে নিৰ্মিত জব উই মেট ইমতিয়াজ আলী পৰিচালিত এখন জনপ্ৰিয় হিন্দী ছবি। ছবিখনৰ এটি গীত আগবঢ়াইছো আজিৰ ৰামধেনুৰ শ্ৰোতাৰ বাবে।

সময় পৰিৱৰ্তনশীল, সময়ৰ লগে লগে সলনি হয় সকলো। প্ৰেমৰ অনুভৱ শাশ্বত যদিও সময়ৰ সোঁতত সলনি হয় ইয়াৰ ৰূপো। সেই কথাকে বৰ সুন্দৰকৈ চিত্ৰায়িত কৰিছে লাভ আজকাল ছবিখনৰ গীতৰ এটি গীতত ৰাহত ফতেহ আলী খান।

আদৰৰ শ্ৰোতা, লাভ আজকাল ছবিখনৰ ৰাহত ফতেহ আলী খানৰ কণ্ঠৰ এই গীতটিৰে আজিৰ ৰামধেনুৰ পৰা বিদায় লৈছো। অন্য এটি দিনত পুনৰ লগ হ'ম। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। সমান্তৰালভাৱে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ প্ৰচাৰ হৈ আছে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীত ৰাগ দুৰ্গা।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীত ৰাগ দুৰ্গা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰচাৰণৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 এই একে মিটাৰতে। মই শীৰ্ষাই ষ্টুডিঅ'ৰ পৰা আজিলৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।